0: পিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্রোতাও আপ্রস্তুতে দেশভক্তি গীত।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 108 জন ভাৰতীয় লোকক উদ্ধাৰ, বানত মৃত্যুৰ সংখ্যা 675লৈ বৃদ্ধি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত গাঁওবুঢ়া সন্মান প্ৰদান। আকাশবাণী মন কী বাতত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ। মটক জনগোষ্ঠীৰ গৌৰৱময় ইতিহাস আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। আৰু ডুবাইত অনুষ্ঠিত T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতীয় মহিলা দল থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। নেপালত যোৱা বুধবাৰৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 108 জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে পূৰ্বে সন্ধানহীন হৈ থকা প্ৰায় 50 জন ভাৰতীয় লোকৰ সৈতে যোগাযোগ কৰিব পৰা গৈছে। মন্ত্ৰালয়ে উল্লেখ কৰা মতে এতিয়াও 275জন ভাৰতীয় লোক সন্ধানহীন হৈ থকাৰ লগতে প্ৰায় 128জন প্ৰৱাসী ভাৰতীয়ৰ কোনো সন্ধান পোৱা হোৱা নাই। ইপিনে নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 675লৈ বৃদ্ধি পাইছে। বৰষুণ আৰু পুনৰ বানৰ আশংকাৰ মাজতে উদ্ধাৰ অভিযান পূৰ্ণগতিত

0: আলাস্কা সীমান্তত 7জন লোকৰ মৃত্যু হোৱাৰ লগতে 550ৰো অধিক লোক সন্ধানহীন হৈ আছে বুলি চীনা কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ইপিনে পুনৰ বৰষুণে পৰিস্থিতি জটিল কৰি তুলিছে। ক্ৰমশ প্ৰতিকূল হবলৈ ধৰা বতৰ আৰু ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিৰ ফলত বানত বেয়াকৈ প্ৰভাৱিত কোনো কোনো অঞ্চলত উদ্ধাৰ অভিযান চলোৱাত অসুবিধা হোৱাৰ আশংকাই দেখা দিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে নেপালৰ বানত কালি পশ্চিম কাৰ্বি আংলঙৰ এজন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। নলবাৰী জিলাৰ এজন লোক সন্ধানহীন হৈ থকাৰ পাছতে জিলা প্ৰশাসনে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে। 26 আগষ্টৰ পূৰ্বে জিলাখনৰ পৰা নেপাললৈ যোৱা লোকসকলৰ পৰিয়ালক প্ৰশাসনৰ সৈতে যোগাযোগ কৰি সকলো তথ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। ইতিমধ্যে জিলাখনৰ পৰা সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা 2জন লোক নিৰাপদে আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্যই প্ৰকাশ পাইছে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি টেলিফোনযোগে নেপালৰ বানত সন্ধানহীন নলবাৰীৰ অৰৰাৰ অৰুণ মহন্তৰ পৰিয়ালৰ সৈতে কথা পাতে আৰু অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত দেশমাতৃৰ সুৰক্ষাৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব আৰু আত্মত্যাগে সকলোকে সদায় দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰকত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জোৱানসকলৰ সমৰ কলা কৌশল, কুচকাৱাজ আৰু অস্ত্ৰ সঞ্চালনৰ শৈলী উপভোগ কৰে। এই ভ্ৰমণকালত জোৱান তথা সামৰিক পৰিয়ালবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে মত বিনিময়ো কৰে। আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত সন্মান গাঁওবুঢ়াৰে মুখ্যমন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সন্মানিত কৰা হয়। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহাৰ পাছত হিমন্ত বিশ্ব শৰ্মা আছাম ৰেজিমেণ্টত চেণ্টাৰত উপস্থিত হোৱা তৃতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি উৎফুল্লিত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: I think today we cross-checked the record. Vishnuram Medhi came here, Bimala Prasad Shiliha came here. Today I got the opportunity to come here. Lot of boys from Assam are getting trained every year in Assam Regiment. Lot of memory, lot of history is there in Assam Regiment. An important point is that this regiment also reflect the sentiment of undivided Assam, that is Northeast region. So I am feeling very happy and I am also obliged that I was shown everything, had a good conversation and I spent a very interesting day today. I mean, to see everything, I think one day is not enough. I have to come back again.
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। নগাঁও জিলাৰ 14খন গাঁও পুনৰ বানৰ কবলত পৰিছে। ইয়াৰ ফলত জিলাখনত বান ক্ষতিগ্ৰস্ত গাঁৱৰ সংখ্যা 71লৈ বৃদ্ধি পাইছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে বামুণগাঁও, পুখুৰীপাৰ, টকৌবাৰী, মহখোচা, হাতীযুঁজোৱা পথাৰকে ধৰি গাঁওসমূহ প্লাবিত হৈ আছে। চামগুৰি ৰাজহচক্ৰত 1খন আৰু ৰূপহী ৰাজহচক্ৰত 2খন গাঁও বানৰ কবলত পৰিছে। এই পৰ্যন্ত জিলাখনৰ 17,904জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি 5,186 হেক্টৰৰো অধিক কৃষিভূমি বানত বুৰ গৈ আছে। ইপিনে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত আজিৰে পৰা 2 ছেপ্টেম্বৰ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা জাননীৰ পাছতে চৰাইদেউ জিলাত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে। জিলাখনৰ নামনি অঞ্চল, বানপ্ৰৱণ এলেকাৰ লগতে প্ৰতিগৰাকী বাসিন্দাক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। ৰাইজক নৈপৰীয়া অঞ্চল, মথাউৰি নাইবা দুৰ্যোগ প্ৰৱণ স্থানসমূহলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। তদুপৰি কোনো ধৰণৰ অপপ্ৰচাৰত পতিয়ন নগৈ প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে। যিকোনো জৰুৰী সাহায্যৰ বাবে 24 ঘণ্টাই মুকলি থকা হেল্পলাইন নম্বৰ 600-267-501 আৰু টোল ফ্ৰী নম্বৰ 1077-ত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। অসমৰ জাতি জনগোষ্ঠীৰ ঐতিহ্য সন্মান কৰা তথা বৈচিত্ৰক আদৰ আৰু ঐক্য শক্তিশালী কৰাই চৰকাৰৰ সংকল্প বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলাৰ গৰুধৰীয়াত 3দিনীয়াকৈ অনুষ্ঠিত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ 15 কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশ লৈ শ্ৰীসোণোৱালে কালি এইদৰে কয়। মটক জনগোষ্ঠীৰ গৌৰৱময় ইতিহাস আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাই নতুন প্ৰজন্মক সদায় অনুপ্ৰাণিত।

0: কৰি যাব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। এই অনুষ্ঠানতে কালি শদিয়াৰ বিধায়ক বলিন চেতিয়াক মটক জনগোষ্ঠীৰ বীৰ পুৰুষ মতা টুকুৰা বৰুৱা সমন্বয় বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মটক যুৱ ছাত্ৰ পৰিষদৰ এই প্ৰচেষ্টাৰ শলাগ লৈ কয় যে ৰাজ্যৰ অধিকাংশ লোক এই বীৰ পুৰুষগৰাকীৰ বিষয়ে জ্ঞাত নহয়। মতা টুকুৰা বৰুৱাৰ নামত বঁটা প্ৰদানে তেওঁৰ বীৰত্ব আৰু কৰ্মৰাজিৰ বিষয়ে জনাৰ প্ৰতি মানুহক আগ্ৰহী কৰিব বুলি তেওঁ উল্লেখ কৰে।
1: যুৱ ছাত্ৰ পৰিষদে এই কাৰ্যসূচীৰ যোগেদি এটা উত্তম পদক্ষেপ হাতত লৈছে। বীৰ পুৰুষ মতা টুকুৰা এই মহান বীৰগৰাকীৰ সন্দৰ্ভত অসমৰ অধিকাংশ মানুহৰে তেখেতৰ বিষয়ে জ্ঞাত নহয়। আৰু তেখেতে সৰ্বানন্দ সিংহ যেতিয়া মটকৰ ৰজা আছিল সেই সময়ত তেখেতৰ ভূমিকা কি আছিল, কেনেধৰণে ৰণক্ষেত্ৰত বীৰত্ব প্ৰদান কৰিছিল, কেনেধৰণে নিজৰ অধীনত থকা সৈন্য বাহিনীক একত্ৰিত কৰিছিল আৰু আত্মবিশ্বাস জগাই তুলিছিল, তেখেতৰ বীৰত্বৰ কৰ্মৰাজিয়ে এই কথাবিলাক বৰ্তমান সময়ত থকা আমাৰ উঠি অহা প্ৰজন্মই জনাটো একান্তই দৰকাৰ। কাৰণ অসমৰ বুকুত মটক জনগোষ্ঠীক মানুহে জানে, অত্যন্ত পৰাক্ৰমী জনগোষ্ঠী অসমৰ বুকুত। অসমীয়া জাতিক যদি কোনোবা জনগোষ্ঠীয়ে অত্যন্ত আত্মবিশ্বাস প্ৰদান কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে, সেই জনগোষ্ঠীটো হৈছে মটক জনগোষ্ঠী।
0: অনুষ্ঠানত বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডাঃ নিৰ্মল চাহেৱালক সুশীল গগৈ স্মাৰক সাহিত্য বঁটা প্ৰদান কৰা হয়। আই আই টি গুৱাহাটীৰ এটা গৱেষকৰ দলে ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়, খোৱাপানী আৰু অনাময় বিভাগৰ ৰাষ্ট্ৰীয় জলজীৱন মিছনৰ অনুদানেৰে অতি কম খৰচত ভূগৰ্ভস্থ পানীৰ পৰা আৰ্চেনিক আৰু ফ্লৰাইড আঁতৰোৱাত সফল জল পৰিশোধন প্ৰযুক্তি সাজি উলিয়াইছে। এই ব্যৱস্থাৰ জৰিয়তে কেইমিনিটমানৰ ভিতৰতে ভূগৰ্ভস্থ আৰ্চেনিক আৰু ফ্লৰাইড আঁতৰাব পাৰি। আই আই টি গুৱাহাটীৰ অধ্যাপক মিহিৰ কুমাৰ পুৰকাইত আৰু তেওঁৰ দলে চলোৱা গৱেষণাই এই দ্ৰুত আৰু অধিক কাৰ্যক্ষম ব্যৱস্থা প্ৰস্তুত কৰি উলিয়াইছে। সমাগত শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব পৰা তাৰকাৰ প্ৰচাৰকৰ সৰ্বাধিক সংখ্যা সন্দৰ্ভত পূৰ্বে জাৰি কৰা জাননীৰ সময়সীমা বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে ৰাজ্যিক নিৰ্বাচন আয়োগে যোৱা বছৰ ছেপ্টেম্বৰ মাহত এখন জাননীযোগে শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলসমূহৰ সৰ্বাধিক কেইগৰাকী তাৰকা প্ৰচাৰকে ভাগ ল'ব সেই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল। যোৱা বছৰ এই নিৰ্বাচন অনুষ্ঠিত নহ'ল। ইয়াৰ পৰিপ্ৰেক্ষিতত আয়োগে কালি এখন জাননীযোগে পূৰ্বৰ এই নিৰ্দেশনাৰ ম্যাদ অনাগত শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ বাবে বৃদ্ধি কৰা হৈছে বুলি প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে তাৰকা প্ৰচাৰক সন্দৰ্ভত আন কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰিছে। জাননী অনুসৰি স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক ৰাজনৈতিক দলে সৰ্বাধিক 20গৰাকী তাৰকা প্ৰচাৰক মনোনীত কৰিব পাৰিব।
2: জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070-1079 বা 112-ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: তামোলপুৰৰ জিলা আয়ুক্ত চিবি কৰণৰ অধ্যক্ষতাত কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণৰ সৈতে জড়িত জিলা পৰ্যায়ৰ সমিতিৰ মাহেকীয়া বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱহাৰ, সৰবৰাহ আৰু বিক্ৰী ৰোধৰ লগতে যুৱ প্ৰজন্মক ইয়াৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰখা, শিক্ষানুষ্ঠানৰ সমীপত নিচাযুক্ত সামগ্ৰীৰ বিক্ৰী ৰোধৰ ক্ষেত্ৰত বিভিন্ন বিভাগে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি বিদ্যালয় আৰু ধৰ্মীয় অনুষ্ঠানৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সুৰাৰ দোকান থকাৰ বিষয়টোতো গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। বৈঠকত জিলা আয়ুক্ত শিক্ষানুষ্ঠানৰ সমীপত নিচাযুক্ত সামগ্ৰীৰ বিক্ৰী বন্ধ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় মহিলা দলে প্ৰথমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্মৃতি মান্ধানা সহ অধিনায়ক হিচাপে থাকিব। উল্লেখযোগ্য যে টি টুৱেণ্টি এছিয়া কাপৰ ইতিহাসত ভাৰতে এতিয়ালৈকে 5খনৰ ভিতৰত 3খন খেলত খিতাপ জয় কৰি আটাইতকৈ সফল দল হিচাপে বিবেচিত হৈছে। শ্ৰোতাসকলে পৌৰাঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ভাস্বতী চক্ৰৱৰ্তীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওক।
4: শেহতীয়াকৈ নেপালত হোৱা জলপ্ৰলয়ৰ বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই বাতৰিক আমাৰ অসম কাকতে 19টা জলবিদ্যুৎ সুৰংগত প্ৰায় 1000 শ্ৰমিক জীৱন্তে সমাধিষ্ট হোৱাৰ আশংকা এই শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে 5100 মিটাৰ উচ্চতাৰ পৰা 6,20,000 বৰ্গ কিলোমিটাৰ এলেকাত খহি পৰিছিল হিমবাহ এই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে হিমালয়ৰ বুকু ফালি নামিছিল বৰফ পাথৰৰ সোঁত 20 কিলোমিটাৰ জুৰি অকল্পনীয় ধ্বংসলীলা এই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউনৰ শিৰোনাম ফ্ৰেছ ৰেইনফল ৱাৰ্ণিং ইন নেপাল ফ্লাড হিট এৰিয়াছ। দৈনিক অসম কাকতে প্ৰাকৃতিক বিপৰ্যয়ৰ কাল ৰূপ আকাশৰ চুনামি শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উজবেকিস্তান কিৰ্গিস্তান ভ্ৰমণৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম দাম কমিছে অসমবংগৰ চাহৰ। ভাৰতৰ হিমালয় অঞ্চলৰ প্ৰায় 200টা হিমবাহীয় হ্ৰদক অতি বিপদজনক বুলি প্ৰকাশ পোৱাত এই প্ৰতিবেদনৰ বাতৰিকো কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে ৰাজ্যৰ চাহ উদ্যোগৰ বিভিন্ন দিশ সামৰি প্ৰথম পৃষ্ঠাত এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে। ডঃ বৰ্ণালী ডেকাক কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিবৰূপে নিযুক্তি দিয়াৰ বাতৰিকো আজিৰ কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া হওক পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ডিব্ৰুগড় জিলাত নাহৰকটীয়া সমজিলা আয়ুক্ত বিৰাজ বৰুৱাই কালি নগাঘাট আয়ুষ্মান আৰোগ্য মন্দিৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ কালছোৱাত তেওঁ স্বাস্থ্য কেন্দ্ৰটোৰ সামগ্ৰিক কাৰ্যকলাপ, ৰোগী সেৱা, ঔষধৰ উপলব্ধতা, পৰিষ্কাৰ পৰিচ্ছন্নতা, নথি পত্ৰ সংৰক্ষণ আৰু স্বাস্থ্যসেৱাৰ মানসমূহ পৰ্যালোচনা কৰে। আয়ুক্তগৰাকীয়ে জনসাধাৰণক অধিক উন্নত স্বাস্থ্যসেৱা আগবঢ়োৱাৰ লক্ষ্যৰে প্ৰয়োজনীয় পৰামৰ্শ দিয়াৰ লগতে বিভিন্ন নিৰ্দেশনাও প্ৰদান কৰে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 108জন ভাৰতীয় লোকক উদ্ধাৰ, বানত মৃত্যুৰ সংখ্যা 675লৈ বৃদ্ধি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত গাঁওবুঢ়া সন্মান প্ৰদান। আকাশবাণীৰ মন কী বাতত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ। মটক জনগোষ্ঠীৰ গৌৰৱময় ইতিহাস আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। আৰু ডুবাইত অনুষ্ঠিত T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতীয় মহিলা দল থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ।
5: फ्रीक्वेंसी मॉड्यूलेशन 102.2 मेगाहर्ट्ज पर आकाशवाणी का हाफलंग केंद्र है।

0: श्रोताओं, अभी आप रंगखोल कार्यक्रम के तहत सुन रहे थे कुछ रंगखोल पारंपरिक गीत। गायक कलाकार थे रेंगथोलियन रंगखोल और साथी आकाशवाणी का ये हाफलंग केंद्र है।
1: গলিয়ে গলিয়ে গ্রন্থ শুনা যা, প্রতিটো ঘরে নিজ গণনা করা, আমি লিখিম ভবিষ্যতৰ ন অধ্যায়, আমাজ লোকপিয়ন, আমাজ বিকাশ।
2: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
0: স্থানীয় ভাষাওকে কাৰ্যক্ৰম মে প্ৰস্তুত হে জয়ন্তী কাৰ্যক্ৰম। ইসমে আজ কে গায়ক কলাকাৰ হে মেলম ভালং পাইরিন অৰ সাথী প্ৰস্তুত কৰ ৰহে হে কুছ জয়ন্তীয়া ভক্তি গীত।

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ আকৌ এবাৰ আপোনালোকক আদৰণি জনাইছো। আপোনালোকে জানেই যে আমি এইবাৰ কথা পাতিছো বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য বাইদেউৰ সৈতে। বাইদেউৰ সৈতে তেখেতৰ সংগীত জীৱনৰ কথা পাতিবলৈ আৰম্ভ কৰোঁতে যোৱা খণ্ডত আমি প্ৰথমে তেখেতৰ শৈশৱৰ কথা কিছু গম পালোঁ, তেখেতৰ পৰিয়ালটোৰ বিষয়ে কিছু কথা পাতিলোঁ আৰু তেখেতৰ সংগীত জীৱনৰ আৰম্ভণিৰ কথাখিনি, মঙলদৈৰ সময়খিনি, তেখেত গুৱাহাটীলৈ অহাৰ পাছত পাণবজাৰ ছোৱালী হাইস্কুলৰ সেই সময়খিনি বা সন্দিকৈ ছোৱালী মহাবিদ্যালয় সময়ৰ কিছু কথা আমি পাতিলো। বাইদেৱে কৈছিল যে তেখেতে আকাশবাণীৰ সৈতে তেখেতৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ কথা বিতংকৈ আমাক জনাব আৰু তেখেতৰ জীৱনটোৰ বিভিন্ন সময়ৰ আৰু বহুতো কথা আমি জানিব লাগিব। আকৌ এবাৰ বাইদেউৰ সৈতে আমি আকাশবাণীৰ ষ্টুডিঅ'ত একেলগে বহিছো কথা পাতিবলৈ। বাইদেউ, পুনৰবাৰ আপোনাক আদৰণি জনাইছো।
1: নমস্কাৰ।
0: বাইদেউ, আপোনাৰ সৈতে প্ৰথম খণ্ডৰ কথা বতৰা শুনি শ্ৰোতাসকলে খুব ভাল পাইছে। ডাক্টৰ বিজুলী গোস্বামীয়ে ইমান ভাল পাইছে, তেখেতে বাৰ্তা প্ৰেৰণ কৰিছে, জয়িতা সান্দিল্য, অপৰাজিতা গোস্বামী তেওঁলোকে খুব ভাল পাইছে, অধীৰ আগ্ৰহেৰে পৰৱৰ্তী খণ্ডকেইটা শুনিবলৈ ৰৈ থকা বুলি তেওঁলোকে লিখিছে। অঞ্জুমণি বৰা শইকীয়া, দীপাঞ্জলি দাসবৰুৱা, গিৰীন্দ্ৰনাথ শৰ্মা, কামনা বৰুৱা কলিতা তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিছে। আৰু তেখেতসকলৰ উপৰিও আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা আনন্দ গন্ধিয়া, তেখেত এগৰাকী দিব্যাংগ শ্ৰোতা, তেখেতেও আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে আপোনাৰ কথা কৈ। উত্তম কুমাৰ ৰয়ে সূৰ্য কুমাৰ ৰাজাদেৱৰ অ' সেনাই গীতটোৰ কথা উল্লেখ কৰিছে আৰু গীতটি গাবলৈ আপোনাক অনুৰোধ কৰিছে। ধীৰেন্দ্ৰয়ে কৈছে যে মই উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা সময়ত বাইদেউৰ গীত শুনিবলৈ পাইছিলো। গিৰীন্দ্ৰনাথ শৰ্মাই আপোনাৰ কথা আৰু গান শুনি খুব ভাল পাইছে। কল্পনা কলিতা, চাৰু বৰুৱা দেৰগাঁৱৰ পৰা, ননী ঠাকুৰীয়া, ভূপেন তালুকদাৰ, অজয়

0: কৰিছে, কলাইগাঁৱৰ জীয়ৰী বুলি উল্লেখ কৰিছে তেখেতৰ নামটো। এই মুহূৰ্তত মই আমাৰ বাৰ্তাসমূহৰ মাজত চাবলৈ প্ৰয়াস কৰিছো, বিচাৰি পাইছো তেখেতৰ নামটো, ৰূপেশ্বৰ নাথ। তেখেতে লিখিছে, কলাইগাঁৱৰ জীয়ৰী কণিকা ভট্টাচাৰ্য বাইদেউৰ গীতবোৰ শুনি খুব ভাল লাগিছে বুলি তেখেতে উল্লেখ কৰিছে। বি এন শইকীয়া, মঞ্জুলা হাজৰিকা, মঞ্জুলা হাজৰিকা খুব ভাল পাইছে। নৰেৰেকৰ কথা আমি পাতিব লাগিব মঞ্জুলা হাজৰিকাৰ কথা অহাৰ লগে লগে। আৰু যদি কাৰোবাৰ বাৰ্তা পঢ়িবলৈ ৰৈ গ'ল বেয়া নাপাব, আমি পৰৱৰ্তী খণ্ডতো এই বিষয়ে কথা পাতিম শ্ৰোতাসকল। কিন্তু কেৱল ফেচবুক পেজত যিসকলে বাৰ্তা প্ৰেৰণ কৰিছে তেখেতসকলেই নহয়, কোনোবাই হয়তো ৰেডিঅ' ছেটটো একান্ত মনে কাষতে লৈ বাইদেউৰ কথাখিনি শুনি আছে, আজিৰ দ্বিতীয় খণ্ডটি শুনি আছে, কোনোবাই হয়তো এপত মোবাইল ফোনত নিউজ অন AIR অথবা AIR ৰেডিঅ' এপতো শুনি আছে, কোনোবাই হয়তো ফেচবুক পেজত এই মুহূৰ্তত পোনপটীয়াকৈ আমাৰ যি লাইভ ষ্ট্ৰিমিং হৈ আছে অনুষ্ঠানটি শুনি আছে। গতিকে সকলো শ্ৰোতা আমাৰ অতি আদৰৰ, বাইদেউৰ সৈতে বহিছো, বাইদেউৰ সৈতে আমি কথা পাতিম। আপোনালোকেও আপোনালোকৰ মনৰ যি অনুভৱ সেয়া ব্যক্ত কৰিব, বিভিন্ন মাধ্যমেৰে আমাক জনাব পাৰিব আৰু আমি সেয়া আমাৰ অনুষ্ঠানত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়াস কৰিম।
1: মই শ্ৰোতাসকলক ধন্যবাদ জনাইছো। মই আশা কৰা নাছিলো যে মোৰ এইখিনি শুনি পেলাই তেওঁলোকে এইখিনি আজিও মনত ৰাখি মোলৈ ভাল বাৰ্তা পঠিয়াইছে। প্ৰমোদেও দিওঁতেও মোৰ লগৰ মানে মোতকৈ সকলো সৰু, শান্তা, মালবিকা, ইহঁতে, মনীষা হাজৰিকা, আটাইবিলাকে মোলৈ মানে আগ্ৰহেৰে ৰৈ আছে বুলি কৈছিলে। দুৰ্গাময়ী বৰা, মঞ্জুলা হাজৰিকা, আটাইবিলাকে মানে কৈছিলে ৰৈ আছোঁ বা শুনি পেলাই, নমিতা, সকলোৱে মোলৈ ফোন কৰিছে। কিন্তু মই ভাল পোৱা বুলি জানি পেলাই মোৰ ভাল লাগিছে নে মোক ভাল পায় বা মৰম কৰে কাৰণে কৈছে মই নাজানো, সঁচাকৈয়ে যদি অলপ ভাল লাগিছে মই অত্যন্ত সুখী আৰু।
0: বাইদেউ, আজি আপোনাৰ সৈতে যিহেতু আমি আকাশবাণীৰ ষ্টুডিঅ'ত বহিছো, আকাশবাণীৰ সৈতে আপোনাৰ যিটো সম্পৰ্ক, আপুনি কৈছিল যে আপুনি বিতংকৈ ক'ব সেই বিষয়ে, আজি সেইখিনি কথাৰ পৰা আৰম্ভ কৰোঁ। আৰু শ্ৰোতাসকল, প্ৰায় 3 কোটি 18 বছৰ, 4 কোটিৰ কাষ চাপিছে বাইদেউ। এই অৱস্থাটো ধুনীয়া হৈ আছে, হাঁহিমুখীয়া বাইদেউগৰাকী, অলপ গহীন যেনো লাগে, তেখেত ষ্টুডিঅ'ত মোৰ সৈতে বহিছে। বাইদেউ, আকাশবাণীৰ কথাৰ পৰা আৰম্ভ কৰোঁ।
1: ঠিক আছে, কোৱা, তুমি সুধি।
0: আকাশবাণীৰ সম্পৰ্কৰ কথা আৰম্ভণিৰ পৰা কওকচোন। আপুনি বিভিন্ন গৰাকীক লগ পালে, আপুনি কৈছে মুকুল বৰাৰ কথা ক'ব লাগিব, আপুনি কৈছে পুৰুষোত্তম দাসৰ কথা ক'ব লাগিব, ইয়াত যিসকলক লগ পাইছিল, অডিশ্যন দিওঁতে কি গাইছিল, কওকচোন সেই আৰম্ভণি সময়খিনিৰ কথা কওক।
1: মই আচলতে অকনি মেলৰ পৰাই আৰম্ভ কৰিছোঁ, আগৰ খণ্ডটোত মোৰ কোৱা নহ'ল। অকনি মেলৰ যিটো সমবেত সংগীত হয়, সেই এজন ডাঙৰ হেৰিয়ে শিকায়, হয় খগেন দাই শিকায় নহয় দেৱেন শৰ্মাই, মই দেৱেন শৰ্মাৰ তত্বাৱধানতেই সমবেত গীতটো গাইছিলোঁ, যিটো গান মানে অকনিৰ সৈতে সকলোৱে শিকে, কিন্তু ৰেকৰ্ডিং কৰি পেলাই গানটো বজায়। তাৰপিছত এনেকৈ আহিলোঁ, আহিতো সেইখিনি আগতে মই কৈছোঁৱেই, মুকুলদাৰ সংস্পৰ্শ পালোঁ। তাৰপিছতে প্ৰথম মই সুৰৰ শৰাই কৰি ৰেনেল প্ৰগ্ৰেম যেতিয়া মই কৰিছোঁ, মোৰ এতিয়াও মনত আছে, মই নলিনী বালা দেৱীৰ মই গানকেইটা পাহৰি গৈছোঁ অলপ, এনেকৈ 5টা গান মানে গাব লাগে গাইছোঁ। কিন্তু আমি হোষ্টেলৰ পৰা পিকনিকলৈ গৈছোঁ, মোৰ গানকেইটা এতিয়া শুনিব লাগে হোষ্টেলৰ চুপাৰ বাইদেউৰ পৰা আৰম্ভ কৰি, খুব মানে মানে ঘৰত মই নাই কিন্তু মোৰ তাতে এটা পৰিৱেশ মানে। তেতিয়া ৰাণীলৈ গৈছোঁ, তাতে চুপাৰ বাইদেউৱে সৰু ট্ৰেঞ্জিষ্টাৰটো লৈ গৈছে, মই মৰমখিনিৰ কাৰণে গৈছোঁ আৰু মোক কেনেকৈ উৎসাহ দিছিল, মই এগৰাকী সাধাৰণ গায়িকা, সেইখিনি মই এতিয়া ভাবিলে মোৰ খুব ভাল লাগে। তাতেই গৈ পেলাই পিকনিকৰ মাজত লগাই দি এটা পিছত মানে গানকেইটা শুনিছে মানে চবেই, আকৌ ৰাতি আহি 7টা পিছত হোষ্টেলত শুনিছে। এইটো এটা মোৰ কাৰণে বহুত অনুপ্ৰেৰণা, কাৰণ মই বহুত ভাল গায়ক গায়িকা আছে, মই হয়তো অলপ কিবা গাইছিলোঁ, প্ৰথম গাইছোঁ, মোক খুব উৎসাহ দিছিলে, সেইখিনি কথা মোৰ মনত পৰে। তাৰপিছত প্ৰথম মই সুৰ সুৰাই কৰিছোঁ মুকুল বৰুৱাৰ হেৰি, নিমল প্ৰভা বাইদেউৰ লিখা বা দাদাৰ সুৰ, তেতিয়া মোক মুকুলদাই, নিমল প্ৰভা বাইদেউ তেতিয়া চানমাৰী ঘৰত থাকে, তালৈ লৈ গৈছিলে মোক, লৈ গৈ পেলাই গানটোৰ কথা কওঁতে পিছদিনাখন মুকুলদাক দিলে, দি পেলাই মই গাইছিলোঁ, স্বপ্নভৰা মোৰ নয়নত অশ্ৰু কিয় দিলা। সেই গানটো এতিয়া মই আগৰ নিচিনাকৈ গাব নোৱাৰোঁ, কিন্তু সেই গানটো লৈছিলে মানুহে, আদৰি লৈছিল, আৰু মই গুৱাহাটীৰে পুলিচ ৰিজাৰ্ভৰে সকোৱাত কোৱাত মই গাইছিলোঁ। আৰু সেই সময়ত সবিতা চৌধুৰী আহিছিলে বিহুত ৰেকৰ্ডিং কৰিব, সেই বিখ্যাত গান 4টা গাবলৈ, ফাগুন তোমাক জনালো নিমনে, গোটেইকেইটা গান মানে বেলেগ গান আৰু। সেই ফাংচনত কিন্তু ময়ো গাইছিলোঁ, আৰু আমাৰ মোৰ লগত বজাব গৈছিলে সূৰ্য গোস্বামীৰ কথা নক'লে নহ'ব, যেতিয়া মই হেণ্ডিকত কিবা এটা গাওঁ কম্পিটিশ্যনতে হওক বা হেৰি, তেতিয়া তেওঁ থাকে নিউ হোষ্টেলত কটনৰ, সেই চানাআলাটোক মানে এখন দিলে স্লিপ হ'লে, মোক আছে তুমি অমুক সময়ত আহিবা, তেতিয়া আহি যায় বজায়, তেওঁ গৈছিলে তেতিয়া, আৰু মানুহে কিন্তু সেইখিনি সময়ত গানটো আদৰি লৈছিল,
0: তেওঁ খবৰটো দিবলৈ
1: চানাআলাক সেই লিষ্টখন লিখি দিলে হ'ল আৰু, আহি যায় আৰু গাবলৈ। আৰু হেৰিটো গৈছিলে, আমি পুলিচ ৰিজাৰ্ভত এবাৰ যাওঁতে, আমাৰ তেতিয়া গাড়ী চাৰি নাই, সূৰ্যই সদায় কয় ক'ৰবাত মানে, আমি প্ৰায় সমনীয়াই সূৰ্য গোস্বামী আৰু মই, আমি ৰিক্সাত গৈছিলোঁ,

0: তাৰপিছত ৰিক্সাত গৈছিলোঁ, গৈ পেলাই কিন্তু আমি ভালকেই প্ৰগ্ৰেম কৰিলোঁ তাত।
1: বাইদেউ কথাখিনি গম পাই ভাল লাগিল, আপুনি কিদৰে সূৰ্য গোস্বামীক খবৰ দিয়ে বা কিদৰে তেখেতৰ সৈতে ৰিক্সাত আপোনালোক পুলিচ ৰিজাৰ্ভত অনুষ্ঠান কৰিবলৈ গৈছিল সেই সময়ৰ কথাখিনি আপুনি আমাক কলে। এই মুহূৰ্তত নিশ্চয় সূৰ্য গোস্বামীদেৱৰো সেই সময়খিনিৰ কথা মনলৈ আহিছে।
2: বহুত পুৰণি আমাৰ বন্ধুত্ব আছিল আৰু তেতিয়া হেণ্ডিকেপ কৈছিলো, কথনত কৈছিলো, ভূপেন্দ্ৰ প্ৰগ্ৰাম নাছিলে কাৰণে ভূপেন্দ্ৰ সেই ফাংচনৰ কথা কৈছো হয়। আপোনাৰ এতিয়াতো ভাবিবই নোৱাৰি যে ৰিক্সাত তোমাক ফাংচন কৰিব যাব, তেতিয়া দুখন ৰিক্সা মুকুল দাই লৈ, মুকুল বৰুৱাই লৈ আনিছে, মুকুল দা আছিলে, হাৰমনিয়ামখন লৈছে, মইতো মুকুল দা আপুনি শুনে কণিকাই যাওক, মই এখন ৰিক্সাত অকলে যাওঁ, ফুৰিছিল যাওঁ কি বুলি কৈ পালো, তাত ফাংচন কৰিছিলো আমি এনেকৈ জীৱ আছো আৰু বহুত কম্পিটিশ্যন মই ভৰাইছো তাত বহুত। এবাৰ হেৰি লক্ষীপুৰৰ ঘটনাত মই বিচাৰিছো হেজাৰ চকুত গাইছিলে এই গানটো গাঁৱতে, পাছত মানে ভূপেন্দ্ৰ ষ্টাইলটো মানে সেই হেৰি কৰি ডিয়াই দিব লাগে যে সেইখন কৰি দিলো, কৰি দিয়া ডিয়াই দিয়াৰ পাছত অডিয়েঞ্চবোৰ ইমান ভাল পাইছে, বিৰাট মানে যাওৰে যাওৰে হাত চাপ পৰিছে, মই সেই দিনটো মই নাপাওঁ কণিকাৰ লগত সেই ফাংচনটো কথা ভালে অলিকাৰ কণিকা খুব ভেৰি গুড চিংগাৰ, খুব ভাল পাওঁ মই, আমাৰ খুব ভাল বন্ধুত্ব এতিয়াও আমাৰ খুব ভাল বন্ধুত্ব আছে।
0: তেনেকুৱা কিছুমান স্মৃতি আছে
1: আৰু
0: মই তেনেকে আগন চাইকে গাব নোৱাৰো, ঠিক আছে মই দুলাইনমান অকমান গাই দিছো
1: হয়।

0: আৰু ছেকেণ্ড আৰু দুটা গান থাকেতো, দ্বিতীয় গানটো আছিলে অ' বেলি, তেনেকুৱা গান এটা হীৰেণ ভট্টাচাৰ্যই লিখা গানটো, সেইটো গানটো খুব পপুলাৰ হৈছিল। পিছত ঋতুপৰ্ণ শৰ্মাই অলপ বেলেগ সুৰত আকৌ সুৰ সুৰাই কৰিলে।
1: আপুনি যেতিয়া অডিশ্যন দিছিলে মিউজিক অডিশ্যন, তেতিয়া যি দুটা গীত গাইছিলে আমাৰ লগত আছে, গীত দুটি বিষয়ে অকণমান ক'ব নেকি?
0: অডিশ্যনত মই কেইবাটাও গাইছিলোঁ, চাৰিটামান গাইছিলোঁ। প্ৰথমতে গাইছিলোঁ মই বৰ্ষা ক্লান্ত শ্ৰাৱণ সন্ধ্যা, মই গানটো এতিয়াও খুব ভাল পাওঁ। পিছত মই চিডিটো গানটো কৰিলোঁ বিষ্ণু শৰ্মাৰ সংগীতত, কিন্তু মুকুলদাৰ এই সুৰটো মই যেতিয়া গান শিকিবলৈ যাওঁ এইটো গান মই খুব ভাল পাওঁ, এতিয়া ক'ব নোৱাৰোঁ কিমান দূৰ গাব পাৰোঁ। আৰু এটা গাইছিলোঁ মুক্তিনাথ শৰ্মাদেৱৰ তোমাৰ শান্ত চকুৰ ছায়াত,

0: অডিশ্যনত তহঁতে আৰু এটা মোক কিবা গীত এটা গাব দিলে, তেতিয়া মই গাইছিলোঁ। মই গান তেতিয়া মই ভাবিছোঁ কোনটো গাওঁ কোন, তেতিয়া মই সেই ভূপেন দাৰ চতৰে বিহুৰে গীত সেই গানটো গাইছিলোঁ। মোৰ এতিয়াও মনত আছে, খুব ভয়ে ভয়ে গাইছিলোঁ এইটো গান। মইতো হেৰি কৰি অহা নাই, প্ৰেক্টিচ কৰি অহা নাই কি, তাৰপিছতে তেওঁ পটনাত কৈ দিলে মই গালোঁ, সেয়ে আৰু তেনেকৈ।
1: বাইদেউ, ভূপেন দাৰ কথা যিহেতু ওলাইছে, আৰু শৈশৱতে আপুনি ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত আপুনি গুণগুণাইছিল, শিক্ষাগুৰুসকলে আপোনাক গাবলৈ কৈছিল,
0: মোৰ লগৰবিলাকেও গাবলৈ
1: কৈছিল, লগৰ যিসকল আছিল তেওঁলোকেও কৈছিলে। আৰু এতিয়া যিহেতু আমাৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ আমি উদযাপন কৰি আছো, বাইদেউ নিশ্চয় আজি আপোনাৰ গীত এটিৰ কিছু অংশ হলেও গাই শুনাবলৈ।
0: মই এতিয়া সেই আগৰ কথাটো বেলেগ আৰু। আৰু মই আৰু এটা কথা কওঁ, মোৰ বেলা বুলি লগৰ ছোৱালী এজনী আছে, গুৱাহাটীতে থাকে তাই, তাই মোক ফোন কৰিছে প্ৰগ্ৰেমটো এইটো শুনি পেলাই, যে সেই তই যে কলি ছাৰ বাইদেৱে শুনে, কিয় আমি তোক মাতি মাতি গান গাব দিয়া নাছিলোঁ জানো, আজি কৈছোঁ সিহঁতেও মোক মাতিছিলে, সিহঁতেও মোক খুব গোৱাইছিলে দেই। ঠিক আছে, মই এটা গাই দিছোঁ কিবা এটা।

0: ভাল লাগিছে বাইদেউ, আপুনি যদিও 3 কোটি 18 বছৰ আপোনাৰ বয়স, এতিয়াও আপুনি গাইছে আৰু যোৱা খণ্ডত আপুনি যিধৰণে গাইছে শ্ৰোতাসকলে ভাল পাইছে। আপুনি এই বাণীবন্ধন কৰাৰ আগতে আপুনি কৈ আছিল যে আজি ভালকৈ গাব নোৱাৰিম, কিন্তু তথাপিও ভাল লাগিছে শুনি। শ্ৰোতাসকল, আমি কণিকা ভট্টাচাৰ্য বাইদেউৰ সৈতে সাধক সুন্দৰ অনুষ্ঠানটিত কথা পাতি আছো। বাইদেউৰ সৈতে আৰু কথা পাতিম আমি। মুকুল বৰুৱাদেৱৰ কথা কলে আপুনি, স্বপ্ন ভৰা আমি গানটো শ্ৰোতাসকলক শুনালো। পুৰুষোত্তম দাসকো আপুনি পাইছে, দেৱেন শৰ্মাক পাইছে, কওকচোন অলপ সেই বিষয়ে।
1: পুৰুষোত্তম দাদাকো পাইছিলো, কিন্তু দাদাই বহুত সহায় কৰিছিলে মোৰ ক্ষেত্ৰত। মানে মই ক'ব পাৰোঁ, মই তেতিয়া বিয়া হৈ নগাঁৱত থাকোঁ, মঙলদৈত থাকোঁ, তাই সেই তেজপুৰত থাকোঁতে তাৰ পৰাই মানে প্ৰগ্ৰেম কৰিবলৈ আহোঁ, লগতে এওঁ আহে। তেতিয়া মোৰ এবাৰ মোৰ বিয়াৰ পিছতেই, এবছৰ ডেৰ বছৰমান পিছতেই মই প্ৰগ্ৰেম কৰিব আহিছোঁ। তাৰপিছত তেতিয়া আমাৰ 5টা গান থাকে, এটা পিছত লাইভ গাব লাগে, আকৌ ৰৈ পেলাই 7টা পিছত গধূলি লাইভ গাব লাগে, 3টা। তেতিয়া মই 1টা পিছত লাইভ গালোঁ। তাৰপিছত পুৰুষোত্তম দাসে আহি পেলাই দাদাই মানে চাবলৈ আহিছে ঠিকে থাকে কৰিছেনে নাই। তাৰপিছত দাদাই এওঁক কিবা সুধিলে নেকি, তেতিয়া মই মোৰ মানে মই তেতিয়া মোৰ 4 মহীয়া মানে মই মোৰ গাত আছিলে তেতিয়া। সেইখিনি সময়ত মই এইবিলাক ভবাই নাই, মই আহিছোঁ ইয়াতে গান গাইছোঁ। দাদাই কিন্তু মানে ক'লে, এওঁক সুধোঁতে এওঁ ক'লে হয় বোলে কিয় কোৱা নাই, আমাৰ নিয়ম আছে নহয়, এইটো ৰেকৰ্ডিং কৰিব লাগে, এইটো এনেকৈ গাব, কষ্ট দিব নালাগে। মানে সেই মৰমখিনি নিজৰ ছোৱালীৰ নিচিনাকৈ মই সেইকাৰণে আজি কথাটো কৈছোঁ। অন্য হ'লে ভাবিলে কৰক আৰু কৰি সোনকালে, পিছৰ সেই 3টা যে 7টা 15 যে দিয়ে গান 3টা, সেই 3টা মানে মোক তেখেতে ৰেকৰ্ডিং কৰাই দিলে আৰু জিৰাই পেলাই কৰা, লাহে লাহে গোৱা। মোৰ সেই মৰমখিনি কিন্তু মই আজিও তেখেতৰ পাহৰা নাই। আৰু ৰত্নৌজাৰ লিখা, পুৰুষোত্তম দাসে সুৰ দিয়া, তেখেতৰ মই শিকা নাছিলোঁ, দীপালী বাইদেউ গাইছিলে গানটো। কিন্তু মই পিছত ভূপেন হাজৰিকাই মোক দীপালী বাইদেউ সুধি, দীপালী বাইদেউ আছিল তেতিয়া, সুধি পেলাই মোক আকৌ সেইটো ৰেকৰ্ডিং কৰি দিছিলে, এই নদীৰে এই পাৰতে গানটো। আৰু মই তেতিয়া খুব আগ্ৰহেৰে দাদালৈ মানে পুৰুষোত্তম দাসলৈ বিশেষকৈ, সেই যে মোক সেইখিনি যে মৰম কৰিছিলে সেইখিনি মই মনত পেলাই পেলাই গানটো গাইছিলোঁ।
0: শ্ৰোতাসকলক আমি অলপ শুনাই দিওঁ, আপুনিও অকণমান গুণগুনাই দিব নেকি?
1: মই শুনাই দিলে ভাল হ'ব নেকি, মোৰ মাতটো আজি খুব এটা
0: ঠিক আছে, আমি শ্ৰোতাসকলক শুনাই দিছোঁ।

0: বাস কৰা শ্ৰীমান কৃষ্ণা শেষাদ্ৰী মহোদয়ে কৰিছে। মজাৰ কথাটো হ'ল, কৃষ্ণাজীয়ে ৱেবছাইটৰ নামটো অতি সহজ ৰাখিছে, www.bharatrajya.com। তেওঁলোকৰ এই প্ৰয়াস আপোনালোকৰো কাষ চপা উচিত, সেইবাবেই মই ভাবিলোঁ পোনপটীয়াকৈ কৃষ্ণাজীৰ সৈতে কথা পাতোঁ। বন্ধুসকল, এতিয়া কৃষ্ণাজী আমাৰ সৈতে ফোন লাইনত আছে। নমস্কাৰ কৃষ্ণাজী।
1: নমস্কাৰ
0: ভাইটি, মই গম পাইছোঁ আপুনি প্ৰযুক্তি জগতৰ সৈতে জড়িত নহয়, নাইবা আপুনি ইতিহাসৰ শিক্ষকো নহয়, কিন্তু আপুনি প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰি ইতিহাসৰ ছাইট প্ৰস্তুত কৰিলে, ইয়াৰ বাবেই মোৰ উৎসুকতা বাঢ়িল। এয়া কেনেদৰে হ'ল?
1: ধন্যবাদ মহাশয়, আপোনাৰ সৈতে কথা পাতিবলৈ পোৱাটোৱেই মোৰ সৌভাগ্য। মোৰ বিষয়ে ক'বলৈ গ'লে, মই এগৰাকী অভিযন্তা আছিলোঁ, তাৰপিছত মই মাৰ্কেটিং ফিল্ডলৈ গ'লোঁ। কিন্তু এইবোৰ কৰি থাকিলোঁ যদিও সৰুৰে পৰা ইতিহাস বিষয়ত মোৰ খুব আগ্ৰহ আছিল, আৰু সেইবাবেই মই সদায় ইতিহাস বিষয়টো আকৰ্ষণীয় কৰিবলৈ কিবা এটা কৰিব বিচাৰিছিলোঁ। মোৰ এনে লাগিছিল, আমি যিদৰে ইতিহাস পঢ়াওঁ, এই পঠন পদ্ধতি আমি উন্নত কৰিব পাৰোঁ, তাক আমি বহু সলনি কৰি কাহিনী হিচাপে মানুহৰ আগত প্ৰস্তুত কৰিব পাৰোঁ।
0: ভাৰতৰ ইতিহাস এনে এক দিশ যাৰ বিষয়ে বহু মানুহে জনাটো উচিত বুলি আপুনি ভাবিলে?
1: মহাশয়, ভাৰতীয় ইতিহাস যিদৰে আমাৰ স্কুল কলেজত শিকোৱা হয়, তাত আপোনালোকে দেখে যে কোনো এখন সাম্ৰাজ্য বা দেশ উপস্থাপন কৰিলে সি মনোযোগ আকৰ্ষণ কৰে, কিন্তু বহুতো সাম্ৰাজ্যৰ বিষয়ে আমি নাজানো। চোলা, পল্লৱ, কাৰকোটা সাম্ৰাজ্য যি কাশ্মীৰত আছিল, অসমত আহোম সাম্ৰাজ্য আছিল যি 600 বছৰ অসমত শাসন কৰিছিল আৰু অসমত নিজৰ সংস্কৃতি, নিজৰ ৰুচিবোধ বৰ্তাই ৰাখিছিল, এইবোৰৰ বিষয়ে আমি একোৱেই নাজানো। সেয়েহে মই ভাবিলোঁ এটি ৱেবছাইট প্ৰস্তুত কৰা হওক।
0: কৃষ্ণ মহোদয়, আপুনি ইমান কষ্ট কৰিছে, মই আপোনাক এটি কাল্পনিক প্ৰশ্ন সুধিব খুজিছোঁ। যদি আপুনি ভাৰতীয় ইতিহাসৰ 3গৰাকী মহান ব্যক্তিৰ সৈতে কথা পাতিব বিচাৰে, তেনেহ'লে আপুনি কাৰ সৈতে পাতিব আৰু কিয় পাতিব?
1: হয় মহাশয়, মই প্ৰথমেই ক'ম ৰাজা চোলা বা ৰাজেন্দ্ৰ চোলাৰ কথা, যিগৰাকী আছিল চোলা সাম্ৰাজ্যৰ প্ৰবল প্ৰতাপী সম্ৰাট আৰু চোলা সাম্ৰাজ্যৰ গুৰুত্বপূৰ্ণ ৰজাসকলৰ মাজৰ এজন। মই প্ৰথমেই তেওঁৰ পৰা জানিব বিচাৰিম যে বৃহদেশ্বৰ মন্দিৰ অথবা গংগৈকোণ্ডা চোলাপুৰম শিৱ মন্দিৰৰ দৰে বৃহৎ মন্দিৰ নিৰ্মাণৰ ধাৰণা কিদৰে আহিল আৰু কিদৰে এই পৰিকল্পনা কৰা হ'ল, কিদৰে এই চিন্তা আহিল যে আমি এনে কিবা এটা কৰি থৈ যাওঁ যে আহিবলগীয়া হাজাৰ হাজাৰ বছৰলৈ ই অনেকক প্ৰেৰণা যোগাই যাব, সেই কথাটো মই তেখেতৰ পৰা জানিব বিচাৰিম। দ্বিতীয়জন ব্যক্তি হ'ল যিজন মোৰ বোধেৰে ভাৰতীয় ইতিহাসৰ এগৰাকী অচৰ্চিত গুণী ব্যক্তি, তেখেতৰ নাম হেমু। তেখেতৰ বিষয়ে আমি ইতিহাসৰ পাতত মাত্ৰ 2 বা 3 শাৰীহে পঢ়িছোঁ। হেমু এগৰাকী সাধাৰণ ব্যক্তি আছিল। তেখেত আছিল এগৰাকী ব্যৱসায়ী। তেখেতে এখন সাম্ৰাজ্য গঢ়িছিল। তেখেতৰ আছিল যুদ্ধ কলাৰ ক্ষেত্ৰত অনন্য প্ৰতিভা। তেখেতে 23খন যুদ্ধত অৱতীৰ্ণ হৈ তাৰে 22খনত জয়লাভ কৰিছিল। এগৰাকী সাধাৰণ ব্যক্তিৰ পৰা কিদৰে তেওঁ এগৰাকী ৰজা হৈছিলগৈ, তেখেতৰ চিন্তাধাৰা কি আছিল, তেখেতৰ সেই যাত্ৰাৰ বিষয়ে জানিবলৈ মই ইচ্ছুক। তৃতীয়গৰাকী ব্যক্তি হৈছে এগৰাকী মহিলা, ত্ৰিভুৱন মহাদেৱী। 850 খ্ৰীষ্টাব্দত উৰিষ্যাৰ ভৌমাকাৰা বংশৰ এজন ৰজা আছিল তেখেতৰ স্বামী। চুবুৰীয়া পাল সাম্ৰাজ্যৰ আক্ৰমণত তেখেতৰ স্বামী নিহত হয় আৰু ৰাজ্যখনো সংকুচিত হৈ পৰিল। ৰজাৰ তলতীয়া কৰ্মচাৰীসকলো ৰাজ্য এৰি পলাই যোৱাত তেখেতেই ৰাজ্যভাৰ চম্ভালি ল'লে। ভাৰতৰ ইতিহাসত প্ৰথম পৰ্যায়ৰ স্বাধীন শাসকসকলৰ ভিতৰত এজন বুলি পৰিগণিত ত্ৰিভুৱন মহাদেৱী শাসন কাৰ্যত ইমানেই দক্ষ আছিল যে পৰৱৰ্তী 100 বছৰ কলিংগত তেখেতসকলৰ শাসনেই চলিছিল। এই 3গৰাকী ব্যক্তিৰ সৈতে মই কথা পাতিবলৈ ভাল পাম।
0: মোৰ এনে লাগিছে যেন ইতিহাসেই আপোনাৰ জীৱন হৈ উঠিছে। মই বৰ আগ্ৰহেৰে আপোনাৰ ৱেবছাইট চাইছোঁ। আপুনি ইয়াত শুধৰণি আৰু পৰামৰ্শৰ বাবেও ব্যৱস্থা ৰাখিছে। এনেদৰে আনৰ গঠনমূলক পৰামৰ্শৰ বাবে নিজকে মুকলি কৰি ৰাখিব পৰাটো বহুত ডাঙৰ কথা। ৰাইজৰ পৰা এনে কিবা পৰামৰ্শ পাইছেনে, আৰু পাইছে যদি তাক কেনেদৰে কামত লগাইছে?
1: ছাৰ, মই ইতিমধ্যে বহুত পৰামৰ্শ পাইছোঁ। সাধাৰণতে তথ্যৰ শুধৰণিৰ পৰামৰ্শ আহে আৰু ৱেবছাইটটোৰ গাঁথনি সম্পৰ্কেও পৰামৰ্শ আহে। এনে এটি পৰামৰ্শ আছিল ৰাজ্য হিচাপে তথ্যসমূহ প্ৰদৰ্শন কৰাৰ বাবে। আন এটি পৰামৰ্শ আছিল ল'ৰা ছোৱালীৰ বাবে কাৰ্ড একোখনৰ দৰে একোখন সাম্ৰাজ্যৰ সকলো তথ্য প্ৰদৰ্শন কৰাৰ বাবে। আন এটি পৰামৰ্শত আকৌ গোটেইবোৰ তথ্য একেলগে ডাউনলোড কৰাৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছিল। মই এই ব্যৱস্থাসমূহ ৱেবছাইটত সন্নিৱিষ্ট কৰিছোঁ। শুধৰণিৰ টেবটো মই লগোৱাৰ উদ্দেশ্য হৈছে মোৰো ভুল হ'ব পাৰে, কিন্তু আটাইয়ে লগ লাগি আমি নিশ্চয় এনে এটি ৱেবছাইট গঢ়ি তুলিব পাৰোঁ যি ইতিহাসক এটা ৰসাল বিষয় কৰি তুলিব পাৰে।
0: আপুনি সঁচাকৈয়ে বহুত ডাঙৰ কাম এটা কৰিছে। বাৰু কওকচোন, ইতিহাসৰ বাহিৰে আৰু নিশ্চয় কেইবাটাও হবি আপোনাৰ আছে।
1: নাই ছাৰ, আচলতে মই এজন নিৰহ ব্যক্তি। মই টেকন'লজি আৰু ইতিহাস দুয়োটাই ভাল পাওঁ। যিহেতু এই কামটোত এই দুয়োটা সোমাই আছে, মই গোটেই দিনটো এই কামটোতেই ডুবি থাকোঁ।
0: আপুনি এটা সুন্দৰ কাম আৰম্ভ কৰিছে, ইয়াৰ বাবে আপোনাক শুভকামনা জাচিছোঁ। মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনাক বহু লোকে সহযোগ কৰিব। আপোনাক শুভেচ্ছা জনালোঁ। বন্ধুসকল, তেখেতৰ এই কামে অকল ছাত্ৰ ছাত্ৰীসকলক যে সহায় কৰিব এনে নহয়, ই আমাক আমাৰ অতীতৰ বিষয়ে ৰসাল পদ্ধতিৰে জানিবলৈ সুবিধা কৰি দিব। আপুনিও যদি এনে কিবা প্ৰয়াসৰ কথা গম পাইছে, সেই বিষয়ে আমাক জনাওক। মোৰ প্ৰিয় দেশবাসী, বিকশিত ভাৰতৰ বাবে নিচাবিহীন যুৱ সমাজ, এই অভিযান গোটেই দেশতে এতিয়া পূৰ্ণোদ্যমে চলি আছে। ইয়াৰ লক্ষ্য স্পষ্ট, নিচামুক্ত ভাৰত। বহুসংখ্যক লোক, বিশেষকৈ যুৱকসকল, এই অভিযানত জড়িত হৈ পৰিছে। এই অভিযান হৈছে ভাৰতৰ যুৱ সমাজৰ স্বাস্থ্য, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে আমাৰ সামূহিক সংকল্প। বন্ধুসকল, নিচাৰ কুপ্ৰভাৱে এজন ব্যক্তিৰ লগতে তেওঁৰ পৰিয়াল আৰু সমাজখনকো কষ্ট দিয়ে। নিচাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা, নিচাৰ কবলৰ পৰা ওলাই আহিবলৈ সহায় কৰা প্ৰতিজন ব্যক্তিৰে মই শলাগ লৈছোঁ। নিচামুক্ত ভাৰতৰ বাবে শক্তিশালী শ্লোগান, গীত বা চুটি নাটক ৰচনা কৰিব নোৱাৰেনে বাৰু? ছাত্ৰ ছাত্ৰী আৰু নাট্যদলসমূহে এনে কোনো হৃদয়স্পৰ্শী নাটক ৰচনা কৰিব পাৰেনে য'ত ড্ৰাগছৰ বিপদৰ সংকেত থকাৰ লগতে এই নিচাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো থাকে? আমাৰ দেশত উৎকৃষ্ট কণ্টেণ্ট ক্ৰিয়েটৰৰ কোনো অভাৱ নাই। মই আশা কৰোঁ যে এওঁলোকে বিভিন্ন ভাষাত এনেকুৱা কণ্টেণ্ট সৃষ্টি কৰক যাতে এই দিশত আমাৰ সমাজখন উপকৃত হয়। আপোনাক সবে নিজৰ নিজৰ প্ৰচেষ্টাক হেশ্বটেগৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰক। বহু ক্ষেত্ৰত সৃজনীশীল প্ৰচেষ্টা আনুষ্ঠানিক প্ৰচাৰতকৈ বেছি ফলদায়ক হয়। আহক, ভাৰতৰ যুৱ প্ৰজন্মক নিচাৰ আসক্তিৰ পৰা দূৰৈত ৰখা আৰু মুক্ত কৰাৰ এই পবিত্ৰ কৰ্তব্যত আমি আমাৰ ভূমিকা পালন কৰোঁ। আপোনালোকে আপোনালোকৰ প্ৰচেষ্টাক হেশ্বটেগ নিচামুক্ত যুৱ সম্প্ৰদায়ৰ সৈতে সামাজিক মাধ্যমত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। মোৰ প্ৰিয় দেশবাসী, আগষ্ট মাহটোত আমি কেওপিনে দেশভক্তিৰ বহুতো ৰঙীন ছবি দেখিবলৈ পাওঁ। এই সময়খিনিত প্ৰত্যেক ব্যক্তিৰ মনত ৰাষ্ট্ৰপ্ৰেমৰ ভাৱ প্ৰবল হৈ উঠে। নেশ্যনেল হেণ্ডলুম ডে আৰু ভাৰত ত্যাগ আন্দোলনৰ লগতে দেশ বিভাজনৰ পীড়াদায়ক স্মৃতিয়ে এই ভাৱক আৰু অধিক বিশেষ মাত্ৰা দিয়ে। স্বতন্ত্ৰতা দিৱস আৰু নেশ্যনেল স্পেচ ডেৰ অনুভৱে আমাক সকলোকে গৰ্বিত কৰি তোলে। হৰ ঘৰ ত্ৰিৰংগা অভিযানে আমাৰ মনোভাৱক আৰু সুদৃঢ় কৰি তোলে। বন্দে মাতৰম ৰাষ্ট্ৰগীতৰ 150 বছৰীয়া জয়ন্তীয়ে এইবাৰৰ অনুভৱক আৰু অধিক বিশেষত্ব প্ৰদান কৰিছে। এই বছৰ 8 কোটিতকৈও অধিক ত্ৰিৰংগা ছেলফি আপডেট হৈছে আৰু এই কথা মাথো দেশৰ ভিতৰতে আবদ্ধ হৈ থকা নাই। এই বছৰ সূৰ্যপথ ত্ৰিৰংগাৰ জৰিয়তে আমাৰ ত্ৰিৰংগাই এটি অনন্য যাত্ৰাৰে খোজ ল'লে। ফিজি দেশৰ পুৱাৰ প্ৰথম পোহৰত তৰংগিত হৈছিল আমাৰ ত্ৰিৰংগা। ইয়াৰ পাছত এছিয়া, আফ্ৰিকা, ইউৰোপ আৰু আমেৰিকাৰ ছেন ফ্ৰেন্সিস্কোৰ ভাৰতীয় দূতাবাসসমূহত ত্ৰিৰংগা উত্তোলিত হৈছিল। সূৰ্যৰ গতি আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতৰ পতাকাও তৰংগিত হৈ গৈ আছিল। এই কথাবোৰে সমাজক একেডাল সূতাৰে বান্ধি পেলায়। দেশৰ সৈতে আমাৰ আত্মীয়তাও বহু গভীৰ হৈ পৰে। এই প্ৰচেষ্টাৰ সৈতে জড়িত সকলোলৈকে মোৰ বহুত শুভেচ্ছা থাকিল। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশৰ চহৰ নগৰ আদিৰ পথসমূহত বহুতো মহিলাই পুৱাৰ পৰা সন্ধিয়ালৈকে নিজ নিজ কামত জড়িত হৈ থাকে। কোনোবাই শাক পাচলিৰ দোকান দিয়ে, কোনোৱে ফল চাহ আদিৰ ব্যৱসায় কৰে আৰু আন বহুতেই পূজাৰ সামগ্ৰীৰ দোকান দিয়ে। বহু ক্ষেত্ৰত সামান্য মাত্ৰ ধনৰ অভাৱত এওঁলোকৰ ব্যৱসায় অগ্ৰসৰ হ'ব নোৱাৰে। কিন্তু এতিয়া এনে লাখ লাখ মহিলাই PM স্বনিধি যোজনাৰ জৰিয়তে নতুন শক্তি আহৰণ কৰিছে। মহিলা সবলীকৰণৰ এই দিশটো বেছিকৈ চৰ্চিত নহয়। PM স্বনিধি যোজনাৰ হিতাধিকাৰীৰ ভিতৰত 46% হৈছে মহিলা। অৰ্থাৎ দেশৰ প্ৰায় 35 লাখ মহিলা এই আঁচনিৰ সৈতে জড়িত হৈ নিজ ব্যৱসায়ত আগবাঢ়ি গৈছে। বন্ধুসকল, গাজিয়াবাদৰ ববিতা শৰ্মা ইয়াৰ এটি উৎকৃষ্ট উদাহৰণ। ববিতা মহোদয়াৰ পূজাৰ সামগ্ৰীৰ এখন সৰু বিপণী আছিল। ফুল, চাকি আদি সামগ্ৰীৰ ব্যৱসায় কৰি তেওঁৰ পৰিয়ালক কিছু সহায়ৰ হাত আগবঢ়াইছিল। বহুত শ্ৰম কৰিছিল, কিন্তু পুঁজিৰ অভাৱত ব্যৱসায় প্ৰশস্ত হ'ব পৰা নাছিল। পি এম স্বনিধিৰ যোগেদি তেওঁ আৰ্থিক সাহাৰ্য লাভ কৰে। তেওঁ দোকানখনত অধিক সামগ্ৰী ৰাখিবলৈ লয় আৰু ব্যৱসায় বিস্তৃত কৰি তোলে। গ্ৰাহক বৃদ্ধি পায়, উপাৰ্জন বাঢ়ে আৰু লাহে লাহে ৰাস্তাৰ কাষৰ তেওঁৰ সৰু বিপণীখন এখন বৃহৎ দোকানলৈ পৰিৱৰ্তিত হয়। বন্ধুসকল, বাংগালুৰুৰ টি এছ নিগনম্মাৰ উদাহৰণো প্ৰেৰণাদায়ক। নিগনম্মা মহাশয়া আৰু তেওঁৰ স্বামীয়ে মিলি ইডলি ডোছা আদিৰ এটি সৰু ব্যৱসায় আৰম্ভ কৰিছিল। ব্যৱসায় চলি আছিল, কিন্তু ধনৰ অভাৱত ব্যৱসায় বিস্তাৰ লাভ কৰা নাছিল। নিগনম্মা মহোদয়াই পি এম স্বনিধিৰ সাহাৰ্য লাভ কৰে। তেওঁৰ দোকানখন উন্নত কৰে আৰু লগতে মেনিউত বহু নতুন সামগ্ৰী সংযোজন কৰে। তেওঁ গ্ৰাহক বৃদ্ধি পায়, উপাৰ্জন বাঢ়ে আৰু আজি তেওঁৰ তিনি সন্তানক উৎকৃষ্ট শিক্ষা দিবলৈ সক্ষম হৈছে। বন্ধুসকল, যেতিয়া এগৰাকী মহিলাৰ ব্যৱসায় বৃদ্ধি পায়, তেতিয়া এটি সম্পূৰ্ণ পৰিয়ালৰ ভৱিষ্যতে গতি লাভ কৰে। সন্তানৰ শিক্ষা উন্নত হয়, ঘৰখনৰ প্ৰয়োজন পূৰণ হয় আৰু মহিলাগৰাকীৰ আত্মবিশ্বাসো শক্তিশালী হয়। মহিলা সবলীকৰণৰ এয়াই জীৱন্ত ৰূপ। মই এই পথৰ দাঁতিত কাম কৰা সকলো মহিলাকে শুভকামনা জনাইছো। প্ৰিয় দেশবাসী, পৰিষ্কাৰ পৰিচ্ছন্নতা যেতিয়া কোনো অঞ্চলৰ লোকৰ সংকল্প হৈ পৰে, তেতিয়া অঞ্চলটোৰ পৰিৱৰ্তন মাথো চাফ চিকুণতাতে আবদ্ধ নাথাকে। ইয়াৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ পৰিচয়ৰ পৰিৱৰ্তন হয়। দেশৰ বিভিন্ন প্ৰান্তত হোৱা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰচেষ্টাসমূহে আমাক নিৰন্তৰ প্ৰেৰণা যোগায়। উত্তৰ প্ৰদেশৰ ৰামপুৰত থকা এখন গাঁও হৈছে পাটৱাই। ইয়াৰ আকাশ আৰু ৰোহন নামৰ দুজন বন্ধুৱে মন কৰিলে যে তেওঁলোকৰ কেওদিশৰ পৰিৱেশ আৱৰ্জনাৰে ভৰি পৰিছিল। তেওঁলোক জাবৰ জোঁথৰ পৰিষ্কাৰৰ কামত লাগি পৰিল। লাহে লাহে অন্য যুৱক যুৱতীও তেওঁলোকৰ সঙ্গী হ'ল। এটা দল গঠন হ'ল। দলটোৰ নাম হ'ল ক্লিন আপ পাটৱাই। এই দলটিয়ে গংগাৰ চাৰিটিকৈ ঘাট পৰিষ্কাৰ কৰি তুলিছে। এওঁলোকে বহু পুখুৰী আৰু ৰাজহুৱা স্থানো পৰিষ্কাৰ কৰিছে। বন্ধুসকল, এইবাৰ শ্ৰী অমৰনাথজীৰ যাত্ৰাৰ সময়তো পৰিচ্ছন্নতা আৰু জন অংশীদাৰিত্বৰ এখনি প্ৰেৰণাদায়ক ছবি দেখিবলৈ পোৱা গৈছিল। কঠিন পথৰ মাজত হাজাৰ হাজাৰ স্বচ্ছতা কৰ্মীক কৰ্মব্যস্ত অৱস্থাত দেখা গৈছিল। এইবাৰৰ যাত্ৰাৰ সময়ত 400 মেট্ৰিক টনতকৈও অধিক আৱৰ্জনাৰ সংগ্ৰহ আৰু প্ৰচেছিং কৰা হৈছিল। এই প্ৰচেষ্টাৰ এটি দিশ মোৰ বৰ ভাল লাগিছিল। এই অভিযানত বহুতো শ্ৰদ্ধেয় ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। 16,000ৰো অধিক যাত্ৰীয়ে স্বচ্ছতাৰ সংকল্প গ্ৰহণ কৰিছিল। 10,000ৰো অধিক যাত্ৰীক ৰেছপনচিবল য়াত্ৰীৰ প্ৰমাণ পত্ৰ দিয়া হয়। ইয়াত এক অনন্য প্ৰচেষ্টাও হাতত লোৱা হয়। ঘোঁৰাৰ গোবৰৰ পৰা বায়গেছ প্ৰস্তুত কৰি পৰিষ্কাৰ বন্তি প্ৰজ্বলিত কৰা হয়। অৰ্থাৎ তুষাৰ বাবাৰ এই পবিত্ৰ যাত্ৰাত পৰিচ্ছন্নতাৰ সেৱাও আস্থাৰ এটি ৰূপ হিচাপে উদ্ভাসিত হৈ উঠে। বন্ধুসকল, আমাৰ গাঁও, চহৰ, নদী বা তীৰ্থস্থান, এই সকলোৰে পৰিচয় আমাৰ আচৰণৰ দ্বাৰাই প্ৰস্তুত হয়। আৰু পৰিচ্ছন্নতা যেতিয়া এই আচৰণৰ অংগ হৈ পৰে, সেই স্থানসমূহৰ শোভা আৰু উজ্জ্বল হৈ পৰে। মোৰ প্ৰিয় দেশবাসী, কেতিয়াবা আমাৰ একোটি সৰু আকৰ্ষণে জীৱনত বহু সম্ভাৱনাৰ পথ মুকলি কৰে। নাগালেণ্ডৰ ফেক জিলাৰ বেচালু পুৰু মহাশয়ৰ জীৱনত এনে এটি উদাহৰণ দেখিবলৈ পোৱা যায়। তেখেত কৃষক পৰিয়ালত ডাঙৰ দীঘল হৈছিল। সৰুৰে পৰা তেওঁ মাক দেউতাকক খেতি কৰা দেখিছিল। ফুলৰ প্ৰতি তেওঁৰ বেছ আকৰ্ষণ আছিল। 2021 চনত তেওঁ অতি কম পৰিসৰত ফুলৰ খেতি কৰিবলৈ লয়। লাহে লাহে তেওঁ ইয়াৰ মাজত এটি উজ্জ্বল সম্ভাৱনা দেখিবলৈ পায়। বিবাহ বা অন্য উৎসৱ পাৰ্বণত ফুলৰ চাহিদা সকলো সময়তে থাকেই। বেচালু মহোদয়ে স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰত ফুলৰ বৈজ্ঞানিক কৃষি পদ্ধতিৰ প্ৰশিক্ষণ লয় আৰু তাৰ পাছত 1 একৰ মাটিৰ 4 ভাগৰ এভাগত গ্লেডিঅলাছ ফুলৰ প্ৰায় 1000 পুলি ৰোপণ কৰে। প্ৰথম প্ৰয়াসতেই 5,000তকৈও অধিক ফুল ফুলি উঠে। এই সফলতাই বেচালু মহোদয়ক এটি নতুন পথেৰে আগবঢ়াই নিয়ে। আজি তেওঁৰ ফুল নাগালেণ্ডৰ পৰা গৈ দিল্লী আৰু মুম্বাই চহৰতো ভুমুকি মাৰিছে। বেচালু মহাশয়ৰ উদাহৰণে আমাক কয় যে সৰু সৰু চখ বা আকৰ্ষণৰ সৈতে পৰিশ্ৰম যুক্ত হৈ পৰিলে সি বিশাল সম্ভাৱনাৰ পথ মুকলি কৰে। আমাৰ চাৰিওফালে এনে বহু লোক আছে যিয়ে এটা সৰু প্ৰচেষ্টা আৰম্ভ কৰে আৰু চাওঁতে চাওঁতে তেওঁলোকৰ এই প্ৰচেষ্টা

0: তাই বহুতো লোকৰ জীৱনত পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰে। উৰিষ্যাৰ দেৱৰীগড়ৰ এখন গাঁও হৈছে ধৰৰু কুচুম। কেইবছৰমান আগলৈকে এই গাঁওখনৰ মৈথিলী ভূঞে ডাঙৰীয়া প্ৰায় প্ৰতিদিনে অৰণ্যলৈ গৈছিল, কেতিয়াবা জ্বলোৱাৰ বাবে খৰি আনিবলৈ, কেতিয়াবা মহুৱা আৰু কেন্দুপাত আনিবলৈ, কেতিয়াবা বাঁহৰ ডাল আৰু অন্যান্য বনজ সামগ্ৰী আনিবলৈ। তেওঁৰ আৰু তাত থকা বহুতো পৰিয়ালৰ সৰহভাগ প্ৰয়োজন এই অৰণ্যৰ পৰাই পূৰণ হৈছিল। কিন্তু তাৰ পাছত মৈথিলী ডাঙৰীয়াই ডিব্ৰুগড় পৰিৱেশ পৰ্যটনৰ সৈতে সংযুক্ত হ'ল। তেতিয়াৰ পৰাই অৰণ্যৰ সৈতে তেওঁৰ এক নতুন ধৰণৰ সম্পৰ্ক গঢ় লৈ উঠিল। এতিয়া বন সংৰক্ষণো তেওঁলোকৰ জীৱিকাৰ এক মাধ্যম হৈ পৰিল। বন্ধুসকল, মৈথিলী ডাঙৰীয়াৰ জীৱনৰ এই পৰিৱৰ্তনে আন মহিলাসকলকো অনুপ্ৰাণিত কৰিছিল। আজি 60গৰাকীৰো অধিক মহিলা বন সংৰক্ষণৰ সৈতে জড়িত হৈ আছে। কিছুমানে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাম কৰিছে, কিছুমান ঘাঁহনিৰ বিকাশৰ সৈতে জড়িত, আৰু আন কিছুমান মহিলাই পৰিৱেশ পৰ্যটনৰ দিশত অৰিহণা যোগাইছে। বন্ধুসকল, মৈথিলী ডাঙৰীয়া আৰু দেৱৰীগড়ৰ এই ভগ্নীসকলে দেখুৱাইছে যে প্ৰকৃতিক সুৰক্ষিত কৰিবও পাৰি আৰু জীৱনত সমৃদ্ধিও আহিব পাৰে। এই ভগ্নীসকলৰ প্ৰচেষ্টা আমাৰ সকলোৰে বাবে এক ডাঙৰ অনুপ্ৰেৰণা। বন্ধুসকল, আজি আমাৰ কন্যা সন্তানসকলৰ সপোনৰ উৰণ পৃথিৱীৰ পৰা মহাকাশ পালেগৈ, আৰু আপোনালোকে জানি গৌৰৱ অনুভৱ কৰিব যে ভাৰতে এনে উচ্চ সপোন দেখা বিশ্বৰ কেইবা হাজাৰো কন্যা সন্তানক একেলগ কৰিছে। এই প্ৰচেষ্টাৰ নাম হৈছে মিছন শক্তিছেট। ইয়াৰ জৰিয়তে 108খন দেশৰ 12,000 ছাত্ৰীয়ে উপগ্ৰহ প্ৰযুক্তি শিকাৰ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। 23 আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱসত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত এই অভিযানৰ এক সুন্দৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ'ল। গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত মিছন শক্তিছেটৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি হৈছে। এই অনুষ্ঠানত বিশ্বৰ বিভিন্ন দেশৰ পৰা আৰু সমগ্ৰ দেশৰ পৰা অহা প্ৰায় 100গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। সমগ্ৰ ভাৰতৰ দূৰ দূৰণিৰ পৰা নিৰ্বাচিত ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। এই সমগ্ৰ প্ৰচেষ্টাৰ লক্ষ্যও অতি বিশেষ। ছাত্ৰীসকলৰ সম্পূৰ্ণ অংশগ্ৰহণেৰে নিৰ্মাণ কৰা এটা উপগ্ৰহ চন্দ্ৰৰ কক্ষপথলৈ প্ৰেৰণ কৰিবলৈ সাজু হৈছে। বন্ধুসকল, মই নিশ্চিত যে এই ছাত্ৰীসকলৰ বহুতেই আগন্তুক সময়ত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নিজৰ এক নতুন পৰিচয় গঢ়ি তুলিব। মোৰ প্ৰিয় দেশবাসী, আজিকালি এভোকাডো ফলৰ চাহিদা বৰ বেছি। এই ফলবিধৰ বিষয়ে আগতে খুব কমেইহে জানিছিল। ইয়াৰ মূল্য আৰু চাহিদা দুয়োটাই কম আছিল, কিন্তু আজি ইয়াক ডাইনিং টেবুলত প্ৰায় দেখা যায়। আজি ই স্বাস্থ্য আৰু প্ৰিমিয়াম বজাৰৰ পচন্দ হৈ পৰিছে। ই আমাৰ কৃষক ভাই ভনীসকলৰ বাবেও বেছ সহায়ক। অন্ধ্ৰপ্ৰদেশৰ কাডাপাৰ বৰাদৰাজ ডাঙৰীয়াৰ এটা উদাহৰণ দিওঁ। তেওঁ বহু বছৰ ধৰি নিজৰ পামত বিলাহী আৰু কলৰ খেতি কৰি আছিল। এদিন তেওঁৰ বন্ধুসকলৰ পামত এভোকাডোৰ খেতি দেখিছিল। পাছত তেওঁ ইউটিউবত চাই তাৰ বিষয়ে তথ্য আহৰণ কৰিছিল। এতিয়ালৈকে তেওঁলোকে প্ৰায় 4 টন এভোকাডো উৎপাদন কৰিছে। আজি তেওঁলোকে ইয়াক পোনপটীয়াকৈ স্থানীয় দোকানবোৰলৈ যোগান ধৰিছে। নতুন শস্য, বৈজ্ঞানিক পৰামৰ্শ আৰু প্ৰত্যক্ষ বিপণনে তেওঁলোকৰ সৰু পামৰ খেতিৰ পৰা উপাৰ্জন সম্পূৰ্ণৰূপে সলনি কৰিলে। তামিলনাডুৰ কোডাইকানালৰ কৃষক চন্দ্ৰশেখৰণ ডাঙৰীয়াই 0.5 হেক্টৰ মাটিত এভোকাডো খেতি কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে ইয়াৰ বাবে ভাল মূল্য লাভ কৰিছে আৰু উপাৰ্জনো বৃদ্ধি পাইছে। কৰ্ণাটকত চিক্কমাগালুৰুৰ কিছুমান কৃষক ভাই ভনীয়ে এখন কফি বাগিচাৰ মাজত এভোকাডো ৰোপণ কৰিছে। ইয়াৰ ফলত তেওঁলোকে কফি আৰু জালুকৰ লগতে অতিৰিক্ত উপাৰ্জনো লাভ কৰিছে। বন্ধুসকল, আমি প্ৰায়ে চহৰৰ ৰেষ্টুৰেণ্টসমূহত এভোকাডো টোষ্টৰ বিষয়ে শুনিছো, কিন্তু এই এভোকাডোৰ জৰিয়তে আমাৰ উদ্ভাৱনীমূলক কৃষকসকলে উপাৰ্জনৰ বাবে এক নতুন ৰন্ধন প্ৰণালী বিচাৰি পাইছে। অৰ্থাৎ আপোনাৰ দেশৰ এভোকাডোও আপোনাৰ টোষ্টৰ সোৱাদ বৃদ্ধি কৰিছে আৰু কৃষকসকলৰ উপাৰ্জনো বৃদ্ধি পাইছে। প্ৰিয় দেশবাসী, কেইদিনমানৰ ভিতৰতে 3 ছেপ্টেম্বৰত আমি মহানায়ক উত্তম কুমাৰজীৰ জন্মশতবৰ্ষ উদযাপন কৰিম। বন্ধুসকল, উত্তম কুমাৰ ডাঙৰীয়া এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন অভিনেতা আছিল, যি নিজৰ অভিনয় প্ৰতিভাৰ জৰিয়তে মানুহৰ হৃদয় জয় কৰিছিল। চলচ্চিত্ৰপ্ৰেমীসকলে বিশ্বাস কৰে যে সত্যজিৎ ৰায়ে মহান নায়ক উত্তম কুমাৰ ডাঙৰীয়াক মনত ৰাখিয়েই নায়ক দ্য হিৰো ছবিখনৰ সম্পূৰ্ণ চিত্ৰনাট্য লিখিছিল। সত্যজিৎ রায় কৈছিল যে তেওঁৰ অভিনয়ত ডিগনিটিৰ লগতে বিস্ময়কৰ আৱেগিক গভীৰতাও আছিল। চৰিত্ৰটোক জীৱন্ত কৰি তুলিবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল। উত্তম কুমাৰ ডাঙৰীয়া তেওঁৰ সৰলতাৰ লগতে জনহিতকৰ কামৰ বাবেও পৰিচিত আছিল। জীৱনত কেতিয়াও হাৰ নমনা, তেওঁৰ জীৱনৰ পৰা শিকিবলগীয়া এটা ডাঙৰ শিক্ষা। তেওঁৰ প্ৰাৰম্ভিক ছবিসমূহে বিশেষ সফলতা লাভ কৰা নাছিল, কিন্তু তেওঁ বিচলিত নহৈ নিজৰ কামত মনোনিৱেশ কৰিছিল। ইয়াৰ ফলশ্ৰুতিতে তেওঁ অভিনয়ৰ ইমান উচ্চতাত উপনীত হৈছিল। বন্ধুসকল, মোৰ মনত আছে যেতিয়া মই কলকাতাত ৰোড শ্ব' কৰি আছিলো, তেতিয়া মই উত্তম কুমাৰ ডাঙৰীয়াৰ ঘৰৰ সন্মুখেৰেও পাৰ হৈ গৈছিলো। তাত এজনে আনকি মোক তেওঁৰ এখন ফটোও উপহাৰ দিছিল। মই আকৌ এবাৰ মহানায়ক উত্তম কুমাৰ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ সদায় আমাৰ সকলোৰে হৃদয়ত বিশেষ ঠাই অধিকাৰ কৰি থাকিব। মহানায়ক উত্তম কুমাৰ চিৰদিন মানুহৰ হৃদয়ে ৰাজ কৰবেন। মোৰ প্ৰিয় দেশবাসী, আমাৰ পৰম্পৰাৰ লগতে আমাৰ উৎসৱ আৰু উদযাপনসমূহেও আমাক ইজনে সিজনৰ সৈতে সংযোগ স্থাপনৰ সুযোগ দিয়ে। আগন্তুক দিনবোৰত আমি আৰু বহুতো গুৰুত্বপূৰ্ণ উৎসৱ উদযাপন কৰিবলৈ গৈ আছো। 4 ছেপ্টেম্বৰত জন্মাষ্টমী পালন কৰা হ'ব। আমি ছেপ্টেম্বৰ মাহতে বিশ্বকৰ্মা পূজাও উদযাপন কৰিম। এই উপলক্ষতে আপোনাৰ চাৰিওফালে থকা শিল্পী, কাৰুশিল্পী আৰু বিশ্বকৰ্মা বন্ধুসকলক সন্মান জনোৱা উচিত। দীপাৱলীলৈ মাত্ৰ কেইমাহমানহে বাকী আছে আৰু লাহে লাহে ইয়াৰ প্ৰস্তুতিও আৰম্ভ হৈছে। এই উৎসৱৰ বতৰত মই আপোনালোকক আকৌ এবাৰ ভোকেল ফৰ লোকেলৰ আহ্বান জনাওঁ। ভোকেল ফৰ লোকেলৰ এই আহ্বানৰ অৰ্থ কেৱল মাটিৰ চাকি ক্ৰয় কৰাই নহয়, ইয়াৰ চিন্তা সুদূৰ প্ৰসাৰী। আমি আমাৰ ঘৰৰ বাবে যি সামগ্ৰীয়ে কিনো, এবাৰ নিশ্চিত হ'ব যে সেয়া ভাৰততে নিৰ্মিত। ভাৰতত নিৰ্মিত বস্তুবোৰক আমি যেতিয়া আঁকোৱালি ল'ম, তাক লৈ গৌৰৱ কৰিম, তেতিয়াই আমাৰ দেশক আত্মনিৰ্ভৰশীল কৰি তোলাৰ পথ প্ৰশস্ত হ'ব। এই বাৰ্তা যিমান পাৰি মানুহৰ মাজত প্ৰচাৰ কৰাৰ দায়িত্বও আমাৰ। আমাৰ সৃষ্টিশীল জগতৰ বন্ধুসকল, ইনফ্লুয়েঞ্চাৰসকল আৰু চেলিব্ৰিটিসকলৰো ইয়াত এক ডাঙৰ ভূমিকা আছে। মই আপোনালোকক আহ্বান জনাওঁ, নিজেও ভোকেল ফৰ লোকেলৰ পৃষ্ঠপোষকতা কৰক, দেশত নিৰ্মিত সামগ্ৰীক আঁকোৱালি লওক আৰু আনকো এনে কাম কৰিবলৈ অনুপ্ৰাণিত কৰক। বন্ধুসকল, আপোনাৰ চাৰিওফালে হয়তো এনেকুৱা বহু লোক থাকিব যি নিজৰ সৰু সৰু প্ৰচেষ্টাৰে সমাজলৈ ডাঙৰ পৰিৱৰ্তন আনিছে। আপোনালোকে তেওঁলোকৰ বিষয়ে মন কী বাতলৈ লিখিব। আপোনাৰ অনুভৱ দেশৰ যিকোনো প্ৰান্তৰ যিকোনো ব্যক্তিৰ বাবে এক নতুন প্ৰেৰণা হ'ব পাৰে। আপোনালোকৰ পৰামৰ্শ আৰু অনুভৱৰ বিষয়ে জানিবলৈ মই অপেক্ষা কৰিম। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ আজি নিশা 8 বজাত শুনিবলৈ পাব।

গৃহপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰৰ লোকসভা ভৱনত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত নেপালত আবদ্ধ অসমৰ লোকক আজিৰ ভিতৰত উভতাই অনা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ পি এম স্বনিধি যোজনাৰ জৰিয়তে দেশৰ মহিলাসকলৰ সবলীকৰণৰ পথ প্ৰশস্ত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন কী বাতত উল্লেখ ৰাজ্যত দুগ্ধ বিপ্লৱ সফল কৰি তুলিবলৈ প্ৰতিখন জিলাত দুখনকৈ দুগ্ধ গাঁও গঠনৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ আহ্বান আৰু টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাইত থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলৰ অভিযান আৰম্ভ নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই বৈঠকত গোৱালপাৰাৰ ৰাক্ষসিনী পাহাৰত বিদ্যুৎ উৎপাদনৰ বাবে 500 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় চন্দ্ৰপুৰ সোণাপুৰ আৰু চাপৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাটাও অঞ্চলত অসম ঔদ্যোগিক উন্নয়ন নিগমক 1074 বিঘা ভূমি আবণ্টনৰ লগতে ধেমাজিত দুগ্ধ উন্নয়ন প্ৰকল্পৰ বাবে 27 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত লোৱা হৈছে চাহ বাগিচাৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো কেইবাটাও নীতি নিৰ্দেশনাত অনুমোদন দিয়া হৈছে
1: ৫০০ বিঘা মাটি আবণ্টন কৰা হৈছে আজি অসমৰ বিভিন্ন স্থানত ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট স্থাপন কৰাৰ বাবে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু অসম ঔদ্যোগিক ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়ন নিগমক 1174 বিঘা মাটি কেবিনেটে আবণ্টন কৰিছে চাপৰমুখত 370 বিঘা নাহৰবাৰী চামুগুৰিত 100 বিঘা চন্দ্ৰপুৰ কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰত 60 বিঘা 386 বিঘা আৰু 58 বিঘা আৰু সোণাপুৰৰ দুৰুঙত 200 বিঘা অৰ্থাৎ আমাৰ যিটো ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বেংক হ'ল তাতে আজি 1074 বিঘা মাটি আমি এডিচনেলি এলট কৰিবলৈ সক্ষম হৈছোঁ
0: কেবিনেট বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে 109 কোটি টকা আবণ্টন দিয়াৰ লগতে বিশ্ববিদ্যালয়খনক পৰৱৰ্তী সময়তো 140 কোটি টকা আবণ্টন দিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় 7 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ কাৰ্যসূচীত এই পুঁজি বিশ্ববিদ্যালয়খনক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 600 কোটি টকাৰ বিশেষ যন্ত্ৰ ক্ৰয়ৰ বাবেও কেবিনেটে অনুমোদন জনাইছে দেশৰ ভিতৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল এই বিশেষ যন্ত্ৰ সংযোজিত হোৱা প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হিচাপে পৰিগণিত হ'ব বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ছেপ্টেম্বৰত 2000 টকাকৈ ধন মোকলাই দিয়াৰ সিদ্ধান্তও আজি কেবিনেটত গ্ৰহণ কৰা হয় ইয়াৰ লগতে বান বিধ্বস্ত উজনিৰ 4খন জিলাত বান সাহায্য বিতৰণৰ বিষয়েও সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়
1: 1 ছেপ্টেম্বৰত আমি শিৱসাগৰ জিলাৰ চৰাইদেউ জিলাৰ বা আন যোৰহাট গোলাঘাট জিলাৰ অৱশিষ্ট যি বানপীড়িত পৰিয়ালক 15,000 টকাকৈ দিব লাগে তাক মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে 1 ছেপ্টেম্বৰত 1 ছেপ্টেম্বৰৰ দিনা জীৱন প্ৰেৰণা যিটো আমি আঁচনি চলাই আছিলো তাৰ পুঁজি বাজেটৰ অসুবিধাৰ কাৰণে যোৱা 2 মাহ যোৱা নাছিলে 1 ছেপ্টেম্বৰৰ পৰা তাক পুনৰ আৰম্ভণি কৰিবৰ বাবে সিদ্ধান্ত লৈছে আৰু চি এম ফ্লাইট বুলি আমি যিটো আঁচনি কৰিছিলো তাৰ যিটো সংশোধিত গাইডলাইন সেই সংশোধিত গাইডলাইন অনুযায়ী প্ৰথম কিস্তিৰ ধনো আমি 1 ছেপ্টেম্বৰ তাৰিখে মুকলি কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো এইবাৰ আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাত আমি অৰুণোদয় 2000 টকা কৰি দিম 2খন জিলাত বানপীড়িত জিলাত আমি অৰুণোদয় আঁচনি আমি 2000 টকাকৈ দিম আৰু ৰাজ্যৰ বাকী আই মাতৃসকলক আমি 1200 টকাকৈ দিম চ' বাকী আই মাতৃসকলে 1200 টকাকৈ পাব কিন্তু শিৱসাগৰ আৰু চৰাইদেউৰ আই মাতৃসকলে 2000 টকা পাব
0: ৰেচন কাৰ্ডৰ হিতাধিকাৰীক 70 টকাত মচুৰ দাইল আৰু 35 টকাত চেনী বিতৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ৰাজ্যৰ কাৰাগাৰত এইচ আই ভি আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিত চৰকাৰ উদ্বিগ্ন বুলি কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে কাৰাগাৰত এইচ আই ভিৰ চিকিৎসাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে নেপালৰ বিধ্বংসী বানত আবদ্ধ ৰাজ্যৰ 8 জন লোক আজি নিৰাপদে দেশলৈ উভতি আহিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকক এই বিষয়ে জানিবলৈ দিয়ে।
1: 8 গৰাকী নিৰুদ্দেশ হৈ থকা ব্যক্তিত আমি সন্ধান পাওঁ। অসম চৰকাৰে বোথ ফৰ্মেল এণ্ড ইনফৰ্মেল চেনেলেদি কাম কৰি আছে। 8 গৰাকী ব্যক্তি 5 বজাত ভাৰত সীমান্তত প্ৰৱেশ কৰিব। কাঠমাণ্ডুৰ পৰা আমি তেওঁলোকক ফ্লাইটেদি শিলিগুৰিত থকা ভাৰত সীমান্তলৈকে আনিছো। ধুবুৰী আৰক্ষী ইতিমধ্যে শিলিগুৰিলৈকে গৈছে। পংকজ বৰ্মন আৰু আন 7 জনক আমি আজি সন্ধিয়া অসমলৈ লৈ আহিব পাৰিম। অলপ আগতে আমি আৰু এটা মেইল এখনো পাইছো আমাৰ ডক্টৰ তীৰ্থা চলিহাৰ পৰা, তেওঁৰ পৰিয়ালৰ পৰা, যে তেখেতৰো সম্ভেদ পোৱা গৈছে বা তেখেত ভালে কুশলে আছে।
0: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে নেপালৰ বানত কালি পশ্চিম কাৰ্বি আংলঙৰ 1 জন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। নলবাৰী জিলাৰ 1 জন লোক সন্ধানহীন হৈ থকাৰ পাছতে জিলা প্ৰশাসনে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে। 26 আগষ্টৰ পূৰ্বে জিলাখনৰ পৰা নেপাললৈ যোৱা লোকসকলৰ পৰিয়ালক প্ৰশাসনৰ সৈতে যোগাযোগ কৰি সকলো তথ্য প্ৰদান কৰিবলৈ আহান জনোৱা হৈছিল। ইতিপূৰ্বে জিলাখনৰ পৰা সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা 2 জন লোক নিৰাপদে আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্যত প্ৰকাশ পাইছে। ইপিনে নেপালত যোৱা বুধবাৰৰ প্ৰলয়ংকাৰী বানৰ পাছত বৰ্তমানলৈ 108 জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে পূৰ্বে সন্ধানহীন হৈ থকা প্ৰায় 50 জন ভাৰতীয় লোকৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা গৈছে। মন্ত্ৰালয়ে উল্লেখ কৰা মতে এতিয়াও 275 জন ভাৰতীয় লোক সন্ধানহীন হৈ থকাৰ লগতে প্ৰায় 128 জন প্ৰৱাসী ভাৰতীয়ৰ কোনো সন্ধান লাভ কৰিব পৰা নাই। ইপিনে দেশখনৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 768লৈ বৃদ্ধি পাইছে। বৰষুণ আৰু পুনৰ বানৰ আশংকাৰ মাজতে উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। বানৰ ফলত কমেও 227জন বিদেশী নাগৰিকৰ লগতে প্ৰায় 2500 লোক সন্ধানহীন হৈ আছে। এতিয়া খণ্টেক বাণিজ্যিক বিৰতি।
2: জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070 1079 বা 112ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
4: ধন্যবাদ অৰুণিমা। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত নিচামুক্ত অভিযানে বিশেষ ভূমিকা পালন কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতত প্ৰকাশ কৰিছে। তেওঁ কয় যে এই অভিযানে দ্ৰুতগতিত দেশৰ বিভিন্ন অঞ্চল সামৰি লৈ জনসাধাৰণক সজাগ কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে। আকাশবাণীৰ 137 সংখ্যক মন কী বাতত নিজৰ

0: অনৰ্ভাৱ ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আজি কয় যে ভাৰতৰ যুৱক যুৱতীসকলৰ সুস্বাস্থ্য, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে এয়া এটা সামূহিক সংকল্প। তেওঁ মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা আৰু মাদক দ্ৰব্যত আসক্ত লোকক সহায়ৰ বাবে আগবাঢ়ি অহা সকলৰ প্ৰশংসা কৰে। শ্ৰীমোদীয়ে এখন নিচামুক্ত ভাৰত গঢ়াৰ বাবে শক্তিশালী শ্লোগান উলিয়াবলৈ আৰু যুৱ সংগীতজ্ঞসকলক নিচামুক্ত জীৱনৰ বাৰ্তা কঢ়িওৱা গীত সৃষ্টি কৰিবলৈ আহান জনায়। পি এম স্বনিধি যোজনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই আঁচনিৰ জৰিয়তে লাখ লাখ মহিলাই নতুন শক্তি লাভ কৰিছে। মহিলা সবলীকৰণৰ দিশটো সততে আলোচনা কৰা নহয় বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰায় 35 লাখ মহিলাই আঁচনিৰ সৈতে সংযোজিত হৈ নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছে।
1: हमारे शहरों और कस्बों की सड़कों पर रोज सुबह से शाम तक लाखों महिलाएं अपने अपने काम में जुटी रहती हैं। कोई सब्जी बेचती है, कोई फल, कोई चाय का ठेला लगाती है, तो कोई फूल, दिए और पूजा की सामग्री बेचती है। कई बार बस थोड़ी सी पूंजी की कमी इनके कारोबार को आगे बढ़ने से रोक देती है। लेकिन अब ऐसी लाखों माताओं बहनों को पीएम स्वनिधि योजना से नई ताकत मिल रही है। महिला सशक्तिकरण के इस पहलू की उतनी चर्चा नहीं होती जितनी होनी चाहिए।
0: তেওঁ আজিৰ অনুষ্ঠানত নাগালেণ্ডৰ ফেক জিলাৰ বেচালুপুৰ নামৰ মহিলাগৰাকীয়ে ফুল খেতিৰে দেশৰ বজাৰ দখল কৰিবলৈ সমৰ্থ হোৱাৰ কথা উল্লেখ কৰে। স্বচ্ছতাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে স্বচ্ছতাৰ এটা উল্লেখনীয় মান আছে। যেতিয়া জনসাধাৰণে কোনো এডোখৰ ঠাই পৰিষ্কাৰ কৰি ৰখাৰ বাবে সংকল্পবদ্ধ হয়, তেতিয়া সেই ঠাইত পৰিচয় সম্পূৰ্ণৰূপে সলনি হৈ পৰে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে স্বচ্ছতাৰ দিশত এনেধৰণৰ প্ৰচেষ্টাই দেশৰ বিভিন্ন অংশত জনসাধাৰণক অনুপ্ৰেৰণা যোগাইছে। এই প্ৰসংগতে তেওঁ উত্তৰ প্ৰদেশৰ ক্লিন আপ পাটৱাই নামৰ স্বেচ্ছাসেৱী দলটোৰ বিষয়ে উল্লেখ কৰে। এই দলটোৱে 400 মেট্ৰিক টনতকৈও অধিক আৱৰ্জনা সংগ্ৰহ কৰি ইয়াক নিষ্কাশনৰ ব্যৱস্থা কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যত দুগ্ধ বিপ্লৱ সফল কৰি তুলিবলৈ প্ৰতিখন জিলাত 2খনকৈ দুগ্ধ গাঁও গঠনৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আহ্বান জনাইছে। আজি বজালি জিলাৰ নিত্যানন্দত কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ নৱনিৰ্মিত প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন কৰি শ্ৰীদাসে এই আহ্বান জনায়। তেওঁ কয় যে অসমৰ গোপালকসকলে কেৱল ব্যক্তিগতভাৱে নহয় সংগঠিত আৰু সমবায়ভিত্তিত দুগ্ধ উৎপাদন কৰিব লাগিব। নিত্যানন্দৰ দৰে প্ৰতিখন জিলাত কমেও 2খনকৈ দুগ্ধ গাঁও গঠন কৰি এই কাম কৰিব পৰা যাব বুলি তেওঁ কয়। এই অনুষ্ঠানত অসম সৌৰভ বঁটাৰে সন্মানিত কৃষ্ণ ৰয়, অসম গৌৰৱ বঁটাপ্ৰাপক ভাৰত চন্দ্ৰ কলিতা, ৰাষ্ট্ৰীয় শিক্ষক বঁটাপ্ৰাপক কুমুদ চন্দ্ৰ কলিতাৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি দিছপুৰত অনুষ্ঠিত অসম টেবুল টেনিছ এছ'চিয়েচনৰ কাৰ্যবাহী সমিতিৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত এছ'চিয়েচনে অগ্ৰাধিকাৰ দিয়া কেইবিধ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। ৰাজ্য টেবুল টেনিছৰ উন্নয়ন সুনিশ্চিত কৰাৰ বাবেও বিভিন্ন দিশ পৰ্যালোচনা কৰা হয়। বিশেষকৈ তৃণমূল পৰ্যায়ৰ এই ক্ৰীড়া শক্তিশালী কৰাৰ লগতে যুৱ খেলুৱৈসকলক উৎসাহিত কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত কাৰ্যসূচী অনুষ্ঠিত হৈছে। ধেমাজি জিলা ক্ৰীড়া বিষয়ৰ কাৰ্যালয় আৰু মাই ভাৰত ধেমাজিৰ উদ্যোগত তথা কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপনৰ অংশ হিচাপে চাইকেল সমদলৰ আয়োজন কৰা হয়। এতিয়া পৰৱৰ্তী বাতৰি শুনক, অৰুণিমা গোস্বামীৰ পৰা।
2: মাতৃভাষা ৰক্ষাৰ মাধ্যমেৰেহে নিজৰ পৰিচয় ৰক্ষা কৰিব পাৰি বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি প্ৰকাশ কৰিছে। অসম জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰামত মাতৃভাষা সন্দৰ্ভত আয়োজিত এখন বিশেষ সভাত তেওঁ এই কথা প্ৰকাশ কৰে। জনজাতীয় বিশ্বাস, অনুশীলন, পৰম্পৰা আৰু সংস্কৃতি শীৰ্ষক বিষয়বস্তুৰ ওপৰত আধাৰিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে জনজাতীয় সম্প্ৰদায়ৰ জীৱন দৰ্শনকে ধৰি সাংস্কৃতিক চেতনাৰ বিভিন্ন দিশ সন্দৰ্ভত মত প্ৰকাশ কৰে। তেওঁ কয় যে যুগ যুগ ধৰি চলি অহা বিশ্বাস, মূল্যবোধ, অনুশীলন, পৰম্পৰা আৰু সাংস্কৃতিক চেতনাৰ মাজত এখন ৰাষ্ট্ৰৰ পৰিচয় প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হয়। তেওঁ লগতে কয় যে ৰাজ্যৰ জনজাতীয় সম্প্ৰদায়ৰ অনন্য সংস্কৃতি আৰু পৰম্পৰা আমাৰ সামূহিক ঐতিহ্যৰ অবিচ্ছেদ্য অংগ। এই ঐতিহ্য সংৰক্ষণ কৰাটো অতীত সুৰক্ষিত কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে নিজৰ শিপা শক্তিশালী কৰাৰ গুৰুদায়িত্ব বুলিও তেওঁ মত প্ৰকাশ কৰে। সাংবাদিক সাংস্কৃতিক কৰ্মী লেখক তথা তথ্যচিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ আজি পুৱতি নিশা মাজুলীৰ কমলাবাৰীৰ দৰিয়া গাঁৱৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। প্ৰকৃতিপ্ৰেমী যাদৱ পায়েঙৰ জীৱন আধাৰিত এখন তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰি উভতি অহাৰ পথত তেওঁৰ বাহনখন দ খাৱৈত বাগৰি পৰাৰ ফলত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। বিগত 30 বছৰৰো অধিক কালজুৰি সাংস্কৃতিক সাংবাদিকতাৰ ক্ষেত্ৰখনত কাম কৰি অহা দাসে বাহাৰুল ইছলাম পৰিচালিত আছেনে কোনোবা হিয়াত আৰু চক্ৰধৰ ডেকা পৰিচালিত সৰু বোৱাৰী চলচ্চিত্ৰত সহকাৰী পৰিচালক হিচাপে কাম কৰাৰ লগতে কেইবাখনো ধাৰাবাহিকৰ চিত্ৰনাট্য, তথ্যচিত্ৰ আৰু নাটক পৰিচালনা কৰিছিল। তেওঁৰ বিয়োগত সাংস্কৃতিক সাংবাদিক সন্থা অসম, অসম বাৰ্তাজীৱী সংঘ, গুৱাহাটী প্ৰেছ ক্লাবৰ লগতে বিভিন্ন সংবাদ গোষ্ঠী আৰু সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। টি-20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় মহিলা দলে প্ৰথমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্মৃতি মান্ধানা সহ অধিনায়ক হিচাপে থাকিব। উল্লেখযোগ্য যে টি-20 এছিয়া কাপৰ ইতিহাসত ভাৰতে এতিয়ালৈকে 5খনৰ ভিতৰত 3খন খেলত খিতাপ জয় কৰি আটাইতকৈ সফল দল হিচাপে বিবেচিত হৈছে। প্ৰতিযোগিতাত থাইলেণ্ডে যোৱা শুকুৰবাৰে নিজৰ প্ৰথম খেলত হংকং চীনক পৰাস্ত কৰে। প্ৰতিযোগিতাত মুঠ 8টা দলৰ ভিতৰত গ্ৰুপ এত ভাৰত, থাইলেণ্ড, হংকং আৰু পাকিস্তান আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নেপালত আবদ্ধ অসমৰ লোকক আজিৰ ভিতৰত উভতাই অনা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। পিএম স্বনিধি যোজনাৰ জৰিয়তে দেশৰ মহিলাসকলৰ সবলীকৰণৰ পথ প্ৰশস্ত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন কী বাতত উল্লেখ। ৰাজ্যত দুগ্ধ বিপ্লৱ সফল কৰি তুলিবলৈ প্ৰতিখন জিলাত 2খনকৈ দুগ্ধ গাঁও গঠনৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ আহ্বান। আৰু টি-20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাইত থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলৰ অভিযান আৰম্ভ।
3: श्रोताओं भी आप सुन रहे थे संध्या आंचलिक बातरी आकाशवाणी के गुवाहाटी केंद्र से। अब समय हो गया है दिमासा कार्यक्रम का। सुनते हैं आधुनिक गीत मनोरंजन केम्प्राई की आवाज में।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।

0: কৰি থাকিলোঁ যদিও সৰুৰে পৰা ইতিহাস বিষয়ত মোৰ খুব আগ্ৰহ আছিল আৰু সেইবাবেই মই সদায় ইতিহাস বিষয়টো আকৰ্ষণীয় কৰিবলৈ কিবা এটা কৰিব বিচাৰিছিলোঁ। মোৰ এনে লাগিছিল আমি যিদৰে ইতিহাস পঢ়াওঁ এই পঠন পদ্ধতি আমি উন্নত কৰিব পাৰোঁ, তাক আমি বহু সলনি কৰি কাহিনী হিচাপে মানুহৰ আগত প্ৰস্তুত কৰিব পাৰোঁ।
1: ভাৰতৰ ইতিহাস এনে এক দিশ যাৰ বিষয়ে বহু মানুহে জনাটো উচিত বুলি আপুনি ভাবিলে?
0: মহাশয়, ভাৰতীয় ইতিহাস যিদৰে আমাৰ স্কুল কলেজত শিকোৱা হয় তাত আপোনালোকে দেখে যে কোনো এখন সাম্ৰাজ্য বা দেশ উপস্থাপন কৰিলে সি মনোযোগ আকৰ্ষণ কৰে, কিন্তু বহুতো সাম্ৰাজ্যৰ বিষয়ে আমি নাজানো। চোলা, পল্লৱ, কাৰকোটা সাম্ৰাজ্য যি কাশ্মীৰত আছিল, অসমত আহোম সাম্ৰাজ্য আছিল যি 600 বছৰ অসমত শাসন কৰিছিল আৰু অসমত নিজৰ সংস্কৃতি, নিজৰ ৰুচিবোধ বৰ্তাই ৰাখিছিল, এইবোৰৰ বিষয়ে আমি একোৱে নাজানো। সেয়েহে মই ভাবিলোঁ এটি ৱেবছাইট প্ৰস্তুত কৰা হওক।
1: কৃষ্ণ মহোদয়, আপুনি ইমান কষ্ট কৰিছে, মই আপোনাক এটি কাল্পনিক প্ৰশ্ন সুধিব খুজিছোঁ। যদি আপুনি ভাৰতীয় ইতিহাসৰ 3গৰাকী মহান ব্যক্তিৰ সৈতে কথা পাতিব বিচাৰে, তেনেহ'লে আপুনি কাৰ সৈতে পাতিব আৰু কিয় পাতিব?
0: হয় মহাশয়, মই প্ৰথমেই ক'ম ৰাজা চোলা বা ৰাজেন্দ্ৰ চোলাৰ কথা, যিগৰাকী আছিল চোলা সাম্ৰাজ্যৰ প্ৰবল প্ৰতাপী সম্ৰাট আৰু চোলা সাম্ৰাজ্যৰ গুৰুত্বপূৰ্ণ ৰজাসকলৰ মাজৰ এজন। মই প্ৰথমেই তেওঁৰ পৰা জানিব বিচাৰিম যে বৃহদেশ্বৰ মন্দিৰ অথবা গংগৈকুণ্ডা চোলাপুৰম শিৱ মন্দিৰৰ দৰে বৃহৎ মন্দিৰ নিৰ্মাণৰ ধাৰণা কিদৰে আহিল আৰু কিদৰে এই পৰিকল্পনা কৰা হ'ল, কিদৰে এই চিন্তা আহিল যে আমি এনে কিবা এটা কৰি থৈ যাওঁ যে আহিবলগীয়া হাজাৰ হাজাৰ বছৰলৈ ই অনেকক প্ৰেৰণা যোগাই যাব, সেই কথাটো মই তেখেতৰ পৰা জানিব বিচাৰিম। দ্বিতীয়জন ব্যক্তি হ'ল যিজন মোৰ বোধেৰে ভাৰতীয় ইতিহাসৰ এগৰাকী অচৰ্চিত গুণী ব্যক্তি, তেখেতৰ নাম হেমু। তেখেতৰ বিষয়ে আমি ইতিহাসৰ পাতত মাত্ৰ 2 বা 3 শাৰীহে পঢ়িছোঁ। হেমু এগৰাকী সাধাৰণ ব্যক্তি আছিল। তেখেত আছিল এগৰাকী ব্যৱসায়ী, তেখেতে এখন সাম্ৰাজ্য গঢ়িছিল, তেখেতৰ আছিল যুদ্ধ কলাৰ ক্ষেত্ৰত অনন্য প্ৰতিভা। তেখেতে 23খন যুদ্ধত অৱতীৰ্ণ হৈ তাৰে 22খনত জয়লাভ কৰিছিল। এগৰাকী সাধাৰণ ব্যক্তিৰ পৰা কিদৰে তেওঁ এগৰাকী ৰজা হৈছিলগৈ, তেখেতৰ চিন্তাধাৰা কি আছিল, তেখেতৰ সেই যাত্ৰাৰ বিষয়ে জানিবলৈ মই ইচ্ছুক। তৃতীয়গৰাকী ব্যক্তি হৈছে এগৰাকী মহিলা, ত্ৰিভুৱন মহাদেৱী। 850 খ্ৰীষ্টাব্দত উৰিষ্যাৰ ভৌমাকাৰা বংশৰ এজন ৰজা আছিল তেখেতৰ স্বামী। চুবুৰীয়া পাল সাম্ৰাজ্যৰ আক্ৰমণত তেখেতৰ স্বামী নিহত হয় আৰু ৰাজ্যখনো সংকুচিত হৈ পৰিল। ৰজাৰ তলতীয়া কৰ্মচাৰীসকলো ৰাজ্য এৰি পলাই যোৱাত তেখেতেই ৰাজ্যভাৰ চম্ভালি ল'লে। ভাৰতৰ ইতিহাসত প্ৰথম পৰ্যায়ৰ স্বাধীন শাসকসকলৰ ভিতৰত এজন বুলি পৰিগণিত ত্ৰিভুৱন মহাদেৱী শাসন কাৰ্যত ইমানেই দক্ষ আছিল যে পৰৱৰ্তী 100 বছৰ কলিংগত তেখেতসকলৰ শাসনেই চলিছিল। এই 3গৰাকী ব্যক্তিৰ সৈতে মই কথা পাতিবলৈ ভাল পাম।
1: মোৰ এনে লাগিছে যেন ইতিহাসেই আপোনাৰ জীৱন হৈ উঠিছে। মই বৰ আগ্ৰহেৰে আপোনাৰ ৱেবছাইট চাইছো। আপুনি ইয়াত শুধৰণি আৰু পৰামৰ্শৰ বাবেও ব্যৱস্থা ৰাখিছে। এনেদৰে আনৰ গঠনমূলক পৰামৰ্শৰ বাবে নিজকে মুকলি কৰি ৰাখিব পৰাটো বহুত ডাঙৰ কথা। ৰাইজৰ পৰা এনে কিবা পৰামৰ্শ পাইছেনে আৰু পাইছে যদি তাক কেনেদৰে কামত লগাইছে?
0: ছাৰ, মই ইতিমধ্যে বহুত পৰামৰ্শ পাইছোঁ। সাধাৰণতে তথ্যৰ শুধৰণিৰ পৰামৰ্শ আহে আৰু ৱেবছাইটটোৰ গাঁথনি সম্পৰ্কেও পৰামৰ্শ আহে। এনে এটি পৰামৰ্শ আছিল ৰাজ্য হিচাপে তথ্যসমূহ প্ৰদৰ্শন কৰাৰ বাবে। আন এটি পৰামৰ্শ আছিল ল'ৰা ছোৱালীৰ বাবে কাৰ্ড একোখনৰ দৰে একোখন সাম্ৰাজ্যৰ সকলো তথ্য প্ৰদৰ্শন কৰাৰ বাবে। আন এটি পৰামৰ্শত আকৌ গোটেইবোৰ তথ্য একেলগে ডাউনলোড কৰাৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছিল। মই এই ব্যৱস্থাসমূহ ৱেবছাইটত সন্নিৱিষ্ট কৰিছোঁ। শুধৰণিৰ টেবটো মই লগোৱাৰ উদ্দেশ্য হৈছে মোৰো ভুল হ'ব পাৰে, কিন্তু আটাইয়ে লগ লাগি আমি নিশ্চয় এনে এটি ৱেবছাইট গঢ়ি তুলিব পাৰোঁ যি ইতিহাসক এটা ৰসাল বিষয় কৰি তুলিব পাৰে।
1: আপুনি সঁচাকৈয়ে বহুত ডাঙৰ কাম এটা কৰিছে। বাৰু কওকচোন, ইতিহাসৰ বাহিৰে আৰু নিশ্চয় কেইবাটাও হবি আপোনাৰ আছে?
0: নাই ছাৰ, আচলতে মই এজন নিৰহ ব্যক্তি। মই টেকন'লজি আৰু ইতিহাস দুয়োটাই ভাল পাওঁ। যিহেতু এই কামটোত এই দুয়োটা সোমাই আছে, মই গোটেই দিনটো এই কামটোতেই ডুবি থাকোঁ।
1: আপুনি এটা সুন্দৰ কাম আৰম্ভ কৰিছে, ইয়াৰ বাবে আপোনাক শুভকামনা যাচিছোঁ। মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনাক বহু লোকে সহযোগ কৰিব। আপোনাক শুভেচ্ছা জনালোঁ। বন্ধুসকল, তেখেতৰ এই কামে অকল ছাত্ৰ-ছাত্ৰীসকলক যে সহায় কৰিব এনে নহয়, ই আমাক আমাৰ অতীতৰ বিষয়ে ৰসাল পদ্ধতিৰে জানিবলৈ সুবিধা কৰি দিব। আপুনিও যদি এনে কিবা প্ৰয়াসৰ কথা গম পাইছে, সেই বিষয়ে আমাক জনাওক। মোৰ প্ৰিয় দেশবাসী, বিকশিত ভাৰতৰ বাবে নিচাবিহীন যুৱ সমাজ এই অভিযান গোটেই দেশতে এতিয়া পূৰ্ণোদ্যমে চলি আছে। ইয়াৰ লক্ষ্য স্পষ্ট, নিচামুক্ত ভাৰত। বহুসংখ্যক লোক, বিশেষকৈ যুৱকসকল এই অভিযানত জড়িত হৈ পৰিছে। এই অভিযান হৈছে ভাৰতৰ যুৱ সমাজৰ স্বাস্থ্য, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে আমাৰ সামূহিক সংকল্প। বন্ধুসকল, নিচাৰ কুপ্ৰভাৱে এজন ব্যক্তিৰ লগতে তেওঁৰ পৰিয়াল আৰু সমাজখনকো কষ্ট দিয়ে। নিচাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা, নিচাৰ কবলৰ পৰা ওলাই আহিবলৈ সহায় কৰা প্ৰতিজন ব্যক্তিৰে মই শলাগ লৈছোঁ। নিচামুক্ত

আপোনালোকে আপোনালোকৰ প্ৰচেষ্টাক হেশ্বটেগ নিচামুক্ত যুৱ সম্প্ৰদায়ৰ সৈতে সামাজিক মাধ্যমত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। মোৰ প্ৰিয় দেশবাসী, আগষ্ট মাহটোত আমি কেওপিনে দেশভক্তিৰ বহুতো ৰঙীন ছবি দেখিবলৈ পাওঁ। এই সময়খিনিত প্ৰত্যেক ব্যক্তিৰ মনত ৰাষ্ট্ৰপ্ৰেমৰ ভাৱ প্ৰবল হৈ উঠে। নেশ্যনেল হেণ্ডলুম ডে আৰু ভাৰতত্যাগ আন্দোলনৰ লগতে দেশ বিভাজনৰ পীড়াদায়ক স্মৃতিয়ে এই ভাৱক আৰু অধিক বিশেষ মাত্ৰা দিয়ে। স্বতন্ত্ৰতা দিৱস আৰু নেশ্যনেল স্পেছ ডেৰ অনুভৱে আমাক সকলোকে গৰ্বিত কৰি তোলে। হৰ ঘৰ ত্ৰিৰংগা অভিযানে আমাৰ মনোভাৱক আৰু সুদৃঢ় কৰি তোলে। বন্দে মাতৰম ৰাষ্ট্ৰগীতৰ 150 বছৰীয়া জয়ন্তীয়ে এইবাৰৰ অনুভৱক আৰু অধিক বিশেষত্ব প্ৰদান কৰিছে। এই বছৰ 8 কোটিতকৈও অধিক ত্ৰিৰংগা ছেলফি আপডেট হৈছে আৰু এই কথা মাথো দেশৰ ভিতৰতে আবদ্ধ হৈ থকা নাই। এই বছৰ সূৰ্যপথ ত্ৰিৰংগাৰ জৰিয়তে আমাৰ ত্ৰিৰংগাই এটি অনন্য যাত্ৰাৰে খোজ ললে। ফিজি দেশৰ পুৱাৰ প্ৰথম পোহৰত তৰংগিত হৈছিল আমাৰ ত্ৰিৰংগা। ইয়াৰ পাছত এছিয়া, আফ্ৰিকা, ইউৰোপ আৰু আমেৰিকাৰ ছেন ফ্ৰান্সিস্কোৰ ভাৰতীয় দূতাবাসসমূহত ত্ৰিৰংগা উত্তোলিত হৈছিল। সূৰ্যৰ গতি আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতৰ পতাকাও তৰংগিত হৈ গৈ আছিল। এই কথাবোৰে সমাজক একেডাল সূতাৰে বান্ধি পেলায়। দেশৰ সৈতে আমাৰ আত্মীয়তাও বহু গভীৰ হৈ পৰে। এই প্ৰচেষ্টাৰ সৈতে জড়িত সকলোলৈকে মোৰ বহুত শুভেচ্ছা থাকিল। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশৰ চহৰ নগৰ আদিৰ পথসমূহত বহুতো মহিলাই পুৱাৰ পৰা সন্ধিয়ালৈকে নিজ নিজ কামত জড়িত হৈ থাকে। কোনোবাই শাক পাচলিৰ দোকান দিয়ে, কোনোৱে ফল চাহ আদিৰ ব্যৱসায় কৰে আৰু আন বহুতেই পূজাৰ সামগ্ৰীৰ দোকান দিয়ে। বহু ক্ষেত্ৰত সামান্য মাত্ৰ ধনৰ অভাৱত এওঁলোকৰ ব্যৱসায় অগ্ৰসৰ হ'ব নোৱাৰে। কিন্তু এতিয়া এনে লাখ লাখ মহিলাই PM স্বনিধি যোজনাৰ জৰিয়তে নতুন শক্তি আহৰণ কৰিছে। মহিলা সবলীকৰণৰ এই দিশটো বেছিকৈ চৰ্চিত নহয়। PM স্বনিধি যোজনাৰ হিতাধিকাৰীৰ ভিতৰত 46% হৈছে মহিলা। অৰ্থাৎ দেশৰ প্ৰায় 35 লাখ মহিলা এই আঁচনিৰ সৈতে জড়িত হৈ নিজ ব্যৱসায়ত আগবাঢ়ি গৈছে। বন্ধুসকল, গাজিয়াবাদৰ ববিতা শৰ্মা ইয়াৰ এটি উৎকৃষ্ট উদাহৰণ। ববিতা মহোদয়াৰ পূজাৰ সামগ্ৰীৰ এখন সৰু বিপণী আছিল। ফুল, চাকি আদি সামগ্ৰীৰ ব্যৱসায় কৰি তেওঁৰ পৰিয়ালক কিছু সহায়ৰ হাত আগবঢ়াইছিল। বহুত শ্ৰম কৰিছিল, কিন্তু পুঁজিৰ অভাৱত ব্যৱসায় প্ৰশস্ত হ'ব পৰা নাছিল। PM স্বনিধিৰ যোগেদি তেওঁ আৰ্থিক সাহাৰ্য লাভ কৰে। তেওঁ দোকানখনত অধিক সামগ্ৰী ৰাখিবলৈ লয় আৰু ব্যৱসায় বিস্তৃত কৰি তোলে। গ্ৰাহক বৃদ্ধি পায়, উপাৰ্জন বাঢ়ে আৰু লাহে লাহে ৰাস্তাৰ কাষৰ তেওঁৰ সৰু বিপণীখন এখন বৃহৎ দোকানলৈ পৰিৱৰ্তিত হয়। বন্ধুসকল, বাংগালুৰুৰ TS নিগ্নম্মাৰ উদাহৰণো প্ৰেৰণাদায়ক। নিগ্নম্মা মহাশয়া আৰু তেওঁৰ স্বামীয়ে মিলি ইডলি ডোছা আদিৰ এটি সৰু ব্যৱসায় আৰম্ভ কৰিছিল। ব্যৱসায় চলি আছিল, কিন্তু ধনৰ অভাৱত ব্যৱসায় বিস্তাৰ লাভ কৰা নাছিল। নিগ্নম্মা মহোদয়াই PM স্বনিধিৰ সাহাৰ্য লাভ কৰে। তেওঁৰ দোকানখন উন্নত কৰে আৰু লগতে মেনিউত বহু নতুন সামগ্ৰী সংযোজন কৰে। তেওঁ গ্ৰাহক বৃদ্ধি পায়, উপাৰ্জন বাঢ়ে আৰু আজি তেওঁৰ 3 সন্তানক উৎকৃষ্ট শিক্ষা দিবলৈ সক্ষম হৈছে। বন্ধুসকল, যেতিয়া এগৰাকী মহিলাৰ ব্যৱসায় বৃদ্ধি পায়, তেতিয়া এটি সম্পূৰ্ণ পৰিয়ালৰ ভৱিষ্যতে গতি লাভ কৰে। সন্তানৰ শিক্ষা উন্নত হয়, ঘৰখনৰ প্ৰয়োজন পূৰণ হয় আৰু মহিলাগৰাকীৰ আত্মবিশ্বাসো শক্তিশালী হয়। মহিলা সবলীকৰণৰ এয়াই জীৱন্ত ৰূপ। মই এই পথৰ দাঁতিত কাম কৰা সকলো মহিলাকে শুভকামনা জনাইছো। প্ৰিয় দেশবাসী, পৰিষ্কাৰ পৰিচ্ছন্নতা যেতিয়া কোনো অঞ্চলৰ লোকৰ সংকল্প হৈ পৰে, তেতিয়া অঞ্চলটোৰ পৰিৱৰ্তন মাথো চাফ চিকুণতাতে আবদ্ধ নাথাকে। ইয়াৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ পৰিচয়ৰ পৰিৱৰ্তন হয়। দেশৰ বিভিন্ন প্ৰান্তত হোৱা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰচেষ্টাসমূহে আমাক নিৰন্তৰ প্ৰেৰণা যোগায়। উত্তৰ প্ৰদেশৰ ৰামপুৰত থকা এখন গাঁও হৈছে পটৱাই। ইয়াৰ আকাশ আৰু ৰোহন নামৰ দুজন বন্ধুৱে মন কৰিলে যে তেওঁলোকৰ কেওদিশৰ পৰিৱেশ আৱৰ্জনাৰে ভৰি পৰিছিল। তেওঁলোক জাবৰ জোঁথৰ পৰিষ্কাৰৰ কামত লাগি পৰিল। লাহে লাহে অন্য যুৱক যুৱতীও তেওঁলোকৰ সঙ্গী হ'ল। এটা দল গঠন হ'ল। দলটোৰ নাম হ'ল ক্লিন আপ পটৱাই। এই দলটিয়ে গংগাৰ 4টিকৈ ঘাট পৰিষ্কাৰ কৰি তুলিছে। এওঁলোকে বহু পুখুৰী আৰু ৰাজহুৱা স্থানো পৰিষ্কাৰ কৰিছে। বন্ধুসকল, এইবাৰ শ্ৰী অমৰনাথজীৰ যাত্ৰাৰ সময়তো পৰিচ্ছন্নতা আৰু জন অংশীদাৰিত্বৰ এখনি প্ৰেৰণাদায়ক ছবি দেখিবলৈ পোৱা গৈছিল। কঠিন পথৰ মাজত

হাজাৰ হাজাৰ স্বচ্ছতা কৰ্মীক কৰ্মব্যস্ত অৱস্থাত দেখা গৈছিল। এইবাৰৰ যাত্ৰাৰ সময়ত 400 মেট্ৰিক টনতকৈও অধিক আৱৰ্জনাৰ সংগ্ৰহ আৰু প্ৰচেছিং কৰা হৈছিল। এই প্ৰচেষ্টাৰ এটি দিশ মোৰ বৰ ভাল লাগিছিল। এই অভিযানত বহুতো শ্ৰদ্ধেয় ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। 16,000ৰো অধিক যাত্ৰীয়ে স্বচ্ছতাৰ সংকল্প গ্ৰহণ কৰিছিল। 10,000ৰো অধিক যাত্ৰীক ৰেছপনচিবল য়াত্ৰীৰ প্ৰমাণ পত্ৰ দিয়া হয়। ইয়াত এক অনন্য প্ৰচেষ্টাও হাতত লোৱা হয়। ঘোঁৰাৰ গোবৰৰ পৰা বায়গেছ প্ৰস্তুত কৰি পৰিষ্কাৰ বন্তি প্ৰজ্বলিত কৰা হয়। অৰ্থাৎ তুষাৰ বাবাৰ এই পবিত্ৰ যাত্ৰাত পৰিচ্ছন্নতাৰ সেৱাও আস্থাৰ এটি ৰূপ হিচাপে উদ্ভাসিত হৈ উঠে। বন্ধুসকল, আমাৰ গাঁও, চহৰ, নদী বা তীৰ্থস্থান, এই সকলোৰে পৰিচয় আমাৰ আচৰণৰ দ্বাৰাই প্ৰস্তুত হয়। আৰু পৰিচ্ছন্নতা যেতিয়া এই আচৰণৰ অংগ হৈ পৰে, সেই স্থানসমূহৰ শোভা আৰু উজ্জ্বল হৈ পৰে। মোৰ প্ৰিয় দেশবাসী, কেতিয়াবা আমাৰ একোটি সৰু আকৰ্ষণে জীৱনত বহু সম্ভাৱনাৰ পথ মুকলি কৰে। নাগালেণ্ডৰ ফেক জিলাৰ বেচালু পুৰু মহাশয়ৰ জীৱনত এনে এটি উদাহৰণ দেখিবলৈ পোৱা যায়। তেখেত কৃষক পৰিয়ালত ডাঙৰ দীঘল হৈছিল। সৰুৰে পৰা তেওঁ মাক দেউতাকক খেতি কৰা দেখিছিল। ফুলৰ প্ৰতি তেওঁৰ বেছ আকৰ্ষণ আছিল। 2021 চনত তেওঁ অতি কম পৰিসৰত ফুলৰ খেতি কৰিবলৈ লয়। লাহে লাহে তেওঁ ইয়াৰ মাজত এটি উজ্জ্বল সম্ভাৱনা দেখিবলৈ পায়। বিবাহ বা অন্য উৎসৱ পাৰ্বণত ফুলৰ চাহিদা সকলো সময়তে থাকেই। বেচালু মহোদয়ে স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰত ফুলৰ বৈজ্ঞানিক কৃষি পদ্ধতিৰ প্ৰশিক্ষণ লয় আৰু তাৰ পাছত এক একৰ মাটিৰ চাৰিভাগৰ এভাগত গ্লেডিঅলাছ ফুলৰ প্ৰায় 1,000 পুলি ৰোপণ কৰে। প্ৰথম প্ৰয়াসতেই 5,000তকৈও অধিক ফুল ফুলি উঠে। এই সফলতাই বেচালু মহোদয়ক এটি নতুন পথেৰে আগবঢ়াই নিয়ে। আজি তেওঁৰ ফুল নাগালেণ্ডৰ পৰা গৈ দিল্লী আৰু মুম্বাই চহৰতো ভুমুকি মাৰিছে। বেচালু মহাশয়ৰ উদাহৰণে আমাক কয় যে সৰু সৰু চখ বা আকৰ্ষণৰ সৈতে পৰিশ্ৰম যুক্ত হৈ পৰিলে সি বিশাল সম্ভাৱনাৰ পথ মুকলি কৰে। আমাৰ চাৰিওফালে এনে বহু লোক আছে যিয়ে এটা সৰু প্ৰচেষ্টা আৰম্ভ কৰে আৰু চাওঁতে চাওঁতে তেওঁলোকৰ এই প্ৰচেষ্টাই বহুতো লোকৰ জীৱনত পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰে। উৰিষ্যাৰ দেৱৰীগড়ৰ এখন গাঁও হৈছে ধৰৰু কুচুম। কেইবছৰমান আগলৈকে এই গাঁওখনৰ মৈথিলী ভূঞে ডাঙৰীয়া প্ৰায় প্ৰতিদিনে অৰণ্যলৈ গৈছিল, কেতিয়াবা জ্বলোৱাৰ বাবে খৰি আনিবলৈ, কেতিয়াবা মহুৱা আৰু কেন্দুপাত আনিবলৈ, কেতিয়াবা বাঁহৰ ডাল আৰু অন্যান্য বনজ সামগ্ৰী আনিবলৈ। তেওঁৰ আৰু তাত থকা বহুতো পৰিয়ালৰ সৰহভাগ প্ৰয়োজন এই অৰণ্যৰ পৰাই পূৰণ হৈছিল। কিন্তু তাৰ পাছত মৈথিলী ডাঙৰীয়াই ডিব্ৰুগড় পৰিৱেশ পৰ্যটনৰ সৈতে সংযুক্ত হ'ল। তেতিয়াৰ পৰাই অৰণ্যৰ সৈতে তেওঁৰ এক নতুন ধৰণৰ সম্পৰ্ক গঢ় লৈ উঠিল। এতিয়া বন সংৰক্ষণো তেওঁলোকৰ জীৱিকাৰ এক মাধ্যম হৈ পৰিল। বন্ধুসকল, মৈথিলী ডাঙৰীয়াৰ জীৱনৰ এই পৰিৱৰ্তনে আন মহিলাসকলকো অনুপ্ৰাণিত কৰিছিল। আজি 60গৰাকীৰো অধিক মহিলা বন সংৰক্ষণৰ সৈতে জড়িত হৈ আছে। কিছুমানে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাম কৰিছে, কিছুমান ঘাঁহনিৰ বিকাশৰ সৈতে জড়িত আৰু আন কিছুমান মহিলাই পৰিৱেশ পৰ্যটনৰ দিশত অৰিহণা যোগাইছে। বন্ধুসকল, মৈথিলী ডাঙৰীয়া আৰু দেৱৰীগড়ৰ এই ভগ্নীসকলে দেখুৱাইছে যে প্ৰকৃতিক সুৰক্ষিত কৰিবও পাৰি আৰু জীৱনত সমৃদ্ধিও আহিব পাৰে। এই ভগ্নীসকলৰ প্ৰচেষ্টা আমাৰ সকলোৰে বাবে এক ডাঙৰ অনুপ্ৰেৰণা। বন্ধুসকল, আজি আমাৰ কন্যা সন্তানসকলৰ সপোনৰ উৰণ পৃথিৱীৰ পৰা মহাকাশ পালেগৈ আৰু আপোনালোকে জানি গৌৰৱ অনুভৱ কৰিব যে ভাৰতে এনে উচ্চ সপোন দেখা বিশ্বৰ কেইবা হাজাৰো কন্যা সন্তানক একেলগ কৰিছে। এই প্ৰচেষ্টাৰ নাম হৈছে মিছন শক্তিছেট। ইয়াৰ জৰিয়তে 108খন দেশৰ 12,000 ছাত্ৰীয়ে উপগ্ৰহ প্ৰযুক্তি শিকাৰ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। 23 আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱসত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত এই অভিযানৰ এক সুন্দৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ'ল। গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত মিছন শক্তিছেটৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি হৈছে। এই অনুষ্ঠানত বিশ্বৰ বিভিন্ন দেশৰ পৰা আৰু সমগ্ৰ দেশৰ পৰা অহা প্ৰায় 100গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। সমগ্ৰ ভাৰতৰ দূৰ দূৰণিৰ পৰা নিৰ্বাচিত ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। এই সমগ্ৰ প্ৰচেষ্টাৰ লক্ষ্যও অতি বিশেষ। ছাত্ৰীসকলৰ সম্পূৰ্ণ অংশগ্ৰহণেৰে নিৰ্মাণ কৰা এটা উপগ্ৰহ চন্দ্ৰৰ কক্ষপথলৈ প্ৰেৰণ কৰিবলৈ সাজু হৈছে। বন্ধুসকল, মই নিশ্চিত যে এই ছাত্ৰীসকলৰ বহুতেই আগন্তুক সময়ত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নিজৰ এক নতুন পৰিচয় গঢ়ি তুলিব।

0: মোৰ প্ৰিয় দেশবাসী, আজিকালি এভোকাডো ফলৰ চাহিদা বৰ বেছি। এই ফলবিধৰ বিষয়ে আগতে খুব কমেইহে জানিছিল। ইয়াৰ মূল্য আৰু চাহিদা দুয়োটাই কম আছিল, কিন্তু আজি ইয়াক ডাইনিং টেবুলত প্ৰায় দেখা যায়। আজি ই স্বাস্থ্য আৰু প্ৰিমিয়াম বজাৰৰ পছন্দ হৈ পৰিছে। ই আমাৰ কৃষক ভাই ভনীসকলৰ বাবেও বেছ সহায়ক। অন্ধ্ৰপ্ৰদেশৰ কাডাপাৰ বৰাদৰাজ ডাঙৰীয়াৰ এটা উদাহৰণ দিওঁ। তেওঁ বহু বছৰ ধৰি নিজৰ পামত বিলাহী আৰু কলৰ খেতি কৰি আছিল। এদিন তেওঁৰ বন্ধুসকলৰ পামত এভোকাডোৰ খেতি দেখিছিল। পাছত তেওঁ ইউটিউবত চাই তাৰ বিষয়ে তথ্য আহৰণ কৰিছিল। এতিয়ালৈকে তেওঁলোকে প্ৰায় 4 টন এভোকাডো উৎপাদন কৰিছে। আজি তেওঁলোকে ইয়াক পোনপটীয়াকৈ স্থানীয় দোকানবোৰলৈ যোগান ধৰিছে। নতুন শস্য, বৈজ্ঞানিক পৰামৰ্শ আৰু প্ৰত্যক্ষ বিপণনে তেওঁলোকৰ সৰু পামৰ খেতিৰ পৰা উপাৰ্জন সম্পূৰ্ণৰূপে সলনি কৰিলে। তামিলনাডুৰ কোডাইকানালৰ কৃষক চন্দ্ৰশেখৰণ ডাঙৰীয়াই আধা হেক্টৰ মাটিত এভোকাডো খেতি কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে ইয়াৰ বাবে ভাল মূল্য লাভ কৰিছে আৰু উপাৰ্জনো বৃদ্ধি পাইছে। কৰ্ণাটকত চিক্কমাগালুৰুৰ কিছুমান কৃষক ভাই ভনীয়ে এখন কফি বাগিচাৰ মাজত এভোকাডো ৰোপণ কৰিছে। ইয়াৰ ফলত তেওঁলোকে কফি আৰু জালুকৰ লগতে অতিৰিক্ত উপাৰ্জনো লাভ কৰিছে। বন্ধুসকল, আমি প্ৰায়ে চহৰৰ ৰেষ্টুৰেণ্টসমূহত এভোকাডো টোষ্টৰ বিষয়ে শুনিছো, কিন্তু এই এভোকাডোৰ জৰিয়তে আমাৰ উদ্ভাৱনীমূলক কৃষকসকলে উপাৰ্জনৰ বাবে এক নতুন ৰন্ধন প্ৰণালী বিচাৰি পাইছে। অৰ্থাৎ আপোনাৰ দেশৰ এভোকাডোও আপোনাৰ টোষ্টৰ সোৱাদ বৃদ্ধি কৰিছে আৰু কৃষকসকলৰ উপাৰ্জনো বৃদ্ধি পাইছে। প্ৰিয় দেশবাসী, কেইদিনমানৰ ভিতৰতে 3 ছেপ্টেম্বৰত আমি মহানায়ক উত্তম কুমাৰজীৰ জন্মশতবৰ্ষ উদযাপন কৰিম। বন্ধুসকল, উত্তম কুমাৰ ডাঙৰীয়া এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন অভিনেতা আছিল, যি নিজৰ অভিনয় প্ৰতিভাৰ জৰিয়তে মানুহৰ হৃদয় জয় কৰিছিল। চলচ্চিত্ৰপ্ৰেমীসকলে বিশ্বাস কৰে যে সত্যজিত ৰায়ে মহান নায়ক উত্তম কুমাৰ ডাঙৰীয়াক মনত ৰাখিয়েই নায়ক দ্য হিৰো ছবিখনৰ সম্পূৰ্ণ চিত্ৰনাট্য লিখিছিল। সত্যজিত ৰায়ে কৈছিল যে তেওঁৰ অভিনয়ত ডিগনিটিৰ লগতে বিস্ময়কৰ আৱেগিক গভীৰতাও আছিল। চৰিত্ৰটোক জীৱন্ত কৰি তুলিবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল। উত্তম কুমাৰ ডাঙৰীয়া তেওঁৰ সৰলতাৰ লগতে জনহিতকৰ কামৰ বাবেও পৰিচিত আছিল। জীৱনত কেতিয়াও হাৰ নমনা তেওঁৰ জীৱনৰ পৰা শিকিবলগীয়া এটা ডাঙৰ শিক্ষা। তেওঁৰ প্ৰাৰম্ভিক ছবিসমূহে বিশেষ সফলতা লাভ কৰা নাছিল, কিন্তু তেওঁ বিচলিত নহৈ নিজৰ কামত মনোনিৱেশ কৰিছিল। ইয়াৰ ফলশ্ৰুতিতে তেওঁ অভিনয়ৰ ইমান উচ্চতাত উপনীত হৈছিল। বন্ধুসকল, মোৰ মনত আছে যেতিয়া মই কলকাতাত ৰোড শ্ব' কৰি আছিলো, তেতিয়া মই উত্তম কুমাৰ ডাঙৰীয়াৰ ঘৰৰ সন্মুখেৰেও পাৰ হৈ গৈছিলো। তাত এজনে আনকি মোক তেওঁৰ এখন ফটো উপহাৰ দিছিল। মই আকৌ এবাৰ মহানায়ক উত্তম কুমাৰ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ সদায় আমাৰ সকলোৰে হৃদয়ত বিশেষ ঠাই অধিকাৰ কৰি থাকিব। মহানায়ক উত্তম কুমাৰ চিৰদিন মানুহৰ হৃদয়ে ৰাজ কৰবেন। মোৰ প্ৰিয় দেশবাসী, আমাৰ পৰম্পৰাৰ লগতে আমাৰ উৎসৱ আৰু উদযাপনসমূহেও আমাক ইজনে সিজনৰ সৈতে সংযোগ স্থাপনৰ সুযোগ দিয়ে। আগন্তুক দিনবোৰত আমি আৰু বহুতো গুৰুত্বপূৰ্ণ উৎসৱ উদযাপন কৰিবলৈ গৈ আছো। 4 ছেপ্টেম্বৰত জন্মাষ্টমী পালন কৰা হ'ব। আমি ছেপ্টেম্বৰ মাহতে বিশ্বকৰ্মা পূজা উদযাপন কৰিম। এই উপলক্ষতে আপোনাৰ চাৰিওফালে থকা শিল্পী, কাৰুশিল্পী আৰু বিশ্বকৰ্মা বন্ধুসকলক সন্মান জনোৱা উচিত। দীপাৱলীলৈ মাত্ৰ কেইমাহমানহে বাকী আছে আৰু লাহে লাহে ইয়াৰ প্ৰস্তুতিও আৰম্ভ হৈছে। এই উৎসৱৰ বতৰত মই আপোনালোকক আকৌ এবাৰ ভোকেল ফৰ লোকেলৰ আহ্বান জনাওঁ। ভোকেল ফৰ লোকেলৰ এই আহ্বানৰ অৰ্থ কেৱল মাটিৰ চাকি ক্ৰয় কৰাই নহয়, ইয়াৰ চিন্তা সুদূৰ প্ৰসাৰী। আমি আমাৰ ঘৰৰ বাবে যি সামগ্ৰীয়ে কিনো, এবাৰ নিশ্চিত হ'ব যে সেয়া ভাৰততে নিৰ্মিত। ভাৰতত নিৰ্মিত বস্তুবোৰক আমি যেতিয়া আঁকোৱালি ল'ম, তাক লৈ গৌৰৱ কৰিম, তেতিয়াই আমাৰ দেশক আত্মনিৰ্ভৰশীল কৰি তোলাৰ পথ প্ৰশস্ত হ'ব। এই বাৰ্তা যিমান পাৰি মানুহৰ মাজত প্ৰচাৰ কৰাৰ দায়িত্বও আমাৰ। আমাৰ সৃষ্টিশীল জগতৰ বন্ধুসকল, ইনফ্লুৱেঞ্চাৰসকল আৰু চেলিব্ৰিটিসকলৰো ইয়াত এক ডাঙৰ ভূমিকা আছে। মই আপোনালোকক আহ্বান জনাওঁ, নিজেও ভোকেল ফৰ লোকেলৰ পৃষ্ঠপোষকতা কৰক, দেশত নিৰ্মিত সামগ্ৰীক আঁকোৱালি লওক আৰু আনকো এনে কাম কৰিবলৈ অনুপ্ৰাণিত কৰক। বন্ধুসকল, আপোনাৰ চাৰিওফালে হয়তো এনেকুৱা বহু লোক থাকিব যি নিজৰ সৰু সৰু প্ৰচেষ্টাৰে সমাজলৈ ডাঙৰ পৰিৱৰ্তন আনিছে। আপোনালোকে তেওঁলোকৰ বিষয়ে মন কী বাতলৈ লিখিব। আপোনাৰ অনুভৱ দেশৰ যিকোনো প্ৰান্তৰ যিকোনো ব্যক্তিৰ বাবে এক নতুন প্ৰেৰণা হ'ব পাৰে। আপোনালোকৰ পৰামৰ্শ আৰু অনুভৱৰ বিষয়ে জানিবলৈ মই অপেক্ষা কৰিম। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: ইমান পৰে আজি দিনৰ 11 বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে।

0: তলৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: श्रोताओं, अब समय हो गया है आपके पसंदीदा कार्यक्रम हेलो हाफलो, जो कि फोन इन प्रोग्राम है। चलिए सुनते हैं इस कार्यक्रम को, और प्रस्तुत कर रही हैं रीनी देव।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।